এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজি এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত দেৱাশীষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ আৰু ষ্টুডিঅ'ত মই সংগীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমানপুৰী শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত নন্দিতা দাস আৰু সংগীবিন্দৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ইলাকা কলিতা আৰু সংগীবিন্দৰ কণ্ঠত নাম, প্ৰদীপ কুমাৰ বৰ্মনৰ কণ্ঠত লোকগীত, পংকজ দাস আৰু সংগীবিন্দৰ কণ্ঠত টোকাৰী গীত আৰু ধনজিতা দাসৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে শুনক প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এই অনুষ্ঠানত 6:10 শুনিবলৈ পাব থলিতে বাণীবদ্ধ এটি অনুষ্ঠান গীতেৰে কথাৰে। আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতাই। লগতে থাকিব আন অনুষ্ঠানসমূহ, মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, দেশভক্তিমূলক গীত,

গোৱালপাৰাৰ ভাৰতী সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰানুষ্ঠান প্ৰযোজনা স্নেহা পাঠক আৰু পম্পী কলিতাৰ। পুৱা 6:15 শিক্ষাদেৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 নলিনী মহন্তৰ কণ্ঠৰ লোকগীত শুনিবলৈ পাব। চাৰে 6:00 পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীত অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ছবি গীত অনুষ্ঠান ৰূপালী ঢৌ। দিনৰ 11:00 পোষ্ট বক্স 111, 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতমালা, শ্ৰীষক সংগীত আৰু গীত আপনা ধুন পৰাই। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনবোৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:15 স্পটলাইট, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু আৰু নিশা 10:00 সুধাকৰ দেৱলীৰ কণ্ঠসংগীত শুনিবলৈ পাব।

এতিয়া শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি পুৱা 10:30 বজাত চেমনীয়াৰ চৰা এই অনুষ্ঠানত শুনিবলৈ পাব জানো আহক। অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী কবিতা পাটগিৰিৰ কথিকা ভাষাটো কেনেকৈ শুদ্ধকৈ ক'ব পাৰি আৰু চেমনীয়াৰ গীত মাত। বিয়লি 5:25 বজাত প্ৰচাৰ কৰা হ'ব চাহ গছৰ মাজে মাজে। এই অনুষ্ঠানত শুনিবলৈ পাব মীৰা নায়কৰ স্বৰচিত কবিতা পাঠ, ৰিজু নায়কৰ স্বৰচিত গল্প পাঠ আৰু লক্ষ্মী নাৰায়ণ তাঁতীৰ আৰু সংগীসকলৰ জুমৈৰ। আগবঢ়াব নিপা গোৱালাই। নিশা 9:30 বজাত জীৱনালীৰ যুগলবন্দী। এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু তেখেতৰ সহধৰ্মিনী অধ্যাপক ডক্টৰ নন্দিনা ভট্টাচাৰ্য গোস্বামী। আঁত ধৰিব সীমান্ত বাৰ্মা আৰু জিন্তিৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত নিদান অনুষ্ঠানত পঞ্চকৰ্ম চিকিৎসা সম্পৰ্কে ডাক্তৰ জয়ন্ত শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত। এতিয়া শুনক শিক্ষাদীৰ কণ্ঠৰ মীৰা ভজন।

শিক্ষাদীৰ কণ্ঠত মীৰা ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নলিনী মহন্তৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে নলিনী মহন্তৰ কণ্ঠত দুটি লোকগীত শুনিলে। শ্ৰোতাৰ শিল্পী কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত।

আৰম্ভ কৰিছো পুৰণি হিন্দী ছবি গীতৰ অনুষ্ঠান মাধৱন। অনুষ্ঠানৰ প্ৰথমে শুনক লুটেৰা ছবিত লতা মংগেশকৰৰ কণ্ঠ এটি গীত, গীতৰ কথা আনন্দ বক্সী, সংগীত লক্ষ্মীকান্ত প্যাৰেলাল।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। অনুষ্ঠানত এইবাৰ শুনক মন মন্দিৰ ছবিত সুমন কল্যাণপুৰৰ কণ্ঠইতি গীত, গীতৰ কথা ৰাজেন্দ্ৰ কৃষণৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত।

মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল নুৰি ছবিত লতা মংগেশকাৰ আৰু নীতিন মুকেশ, সংগীত খায়ামৰ, আৰু এই গীতটিৰে সামৰিছোঁ আজিৰ মধুবন অনুষ্ঠানটি।

0: মধবন অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহলৈ অতিৰিক্ত কিস্তিৰ ধন মুকলি কৰি দিছে। অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ প্ৰভাৱত আছে। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ দশম দিনা কালি 16টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। মাদক দ্ৰব্যৰ অপব্যৱহাৰ তথা আসক্তিৰ বিৰুদ্ধে 100 সপ্তাহ ধৰি সমগ্ৰ দেশতে এই জনভাগিদাৰী অভিযান অব্যাহত থাকিব। এই অনুষ্ঠানত সমগ্ৰ দেশৰ 10,000খন অঞ্চলৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব। মাই ভাৰত তথা মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলৰ লগতে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, যুৱ সংঘ, বেচৰকাৰী সংস্থা, উদ্যোগসমূহৰ যুৱ দল আৰু 125টাতকৈও অধিক আধ্যামিক সংস্থাৰ অংশীদাৰসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সমগ্ৰ দেশতে জনসাধাৰণক সজাগ কৰি তোলাৰ লগতে এখন মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি দেওবাৰে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। এই কাৰ্যসূচীসমূহৰ ভিতৰত বিভিন্ন খেল ধেমালি, ৱাকাথন, ধ্যান, সাংস্কৃতিক অনুষ্ঠান, সজাগতা অভিযান, বাতৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভালেমান সমূহীয়া অংশগ্ৰহণমূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ লক্ষ্য হৈছে যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত ৰাখি বিভিন্ন ইতিবাচক কাম কাজৰ মূল সূতা হিচাপে পৰিগণিত কৰা আৰু নিজ নিজ অঞ্চলৰ সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰতিনিধি হিচাপে গঢ়ি তোলা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পিজি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি এই পৰীক্ষা মসৃণ, নিৰাপদ, স্বচ্ছ আৰু প্ৰযুক্তিচালিতভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰিছে। চলিত মাহৰ 30 তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা। বৈঠকত মন্ত্ৰীগৰাকীয়ে চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা বোৰ্ড NBEMS, প্ৰযুক্তিৰ অংশীদাৰ আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ লগত জড়িত অন্যান্য অংশীদাৰসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰে। তেওঁক পৰীক্ষাৰ লজিষ্টিক, প্ৰাৰ্থীক সুবিধা প্ৰদানৰ ব্যৱস্থা, নিৰাপত্তা, স্থাপত্য আৰু নীট পিজি 2026ৰ বাবে প্ৰৱৰ্তিত প্ৰযুক্তিচালিত হস্তক্ষেপৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে সততা আৰু নিৰাপত্তাৰ উচ্চ মান বজাই ৰাখি এক ন্যায্য, স্বচ্ছ আৰু পৰীক্ষাৰ্থী অনুকূল পৰীক্ষা নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শ্ৰীনাড্ডাই পৰীক্ষাৰ্থীসকলক উৰা বাতৰিৰ বলি নহবলৈ আৰু কেৱল NBEMS আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী যোগাযোগৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে অতি সুৰক্ষিত আৰু সময় নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে চূড়ান্ত প্ৰশ্নকাকত নিৰ্বাচন কৰা হৈছে তথা প্ৰযুক্তিগত আৰু কাৰ্যকৰী সুৰক্ষাৰ একাধিক স্তৰে নিৰ্ধাৰিত আৰম্ভণিৰ সময়লৈকে ইয়াৰ গোপনীয়তা নিশ্চিত কৰিছে। মন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ বাবে লোৱা সামগ্ৰিক সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰি শ্ৰীনাড্ডাই প্ৰতিজন প্ৰাৰ্থীয়ে যাতে মসৃণ, সুৰক্ষিত আৰু চাপমুক্ত পৰীক্ষা প্ৰক্ৰিয়াৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে সমন্বয় বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি নীট পিজি 2026ৰ বাবে মুঠ 2,73,183 প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে, যি পূৰ্বৰ বছৰৰ তুলনাত 12.5% অধিক বৃদ্ধি সূচাইছে। প্ৰায় 340খন চহৰ আৰু 1,300ৰো অধিক পৰীক্ষা কেন্দ্ৰত এটা বেলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে অহা 10 আগষ্টত হ'বলগীয়া নিয়মীয়া মাহেকীয়া হস্তান্তৰৰ বাবে ৰাজ্য চৰকাৰসমূহক অতিৰিক্ত কিস্তি হিচাপে 1,09,019 কোটি টকা মুকলি কৰি দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰাজ্যভিত্তিক বিভাজনৰ তথ্য অনুসৰি উত্তৰ প্ৰদেশে সৰ্বাধিক 19,208 কোটি টকা, বিহাৰে 10,845 কোটি আৰু মধ্যপ্ৰদেশে 8,010 কোটি টকা লাভ কৰিছে। একেদৰে পশ্চিমবংগই 7,866 কোটি, মহাৰাষ্ট্ৰই 722 কোটি টকা লাভ কৰিছে। ক্ষুদ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও নিজৰ নিজৰ অংশ লাভ কৰিছে। তালিকাৰ সৰ্বনিম্ন আবণ্টনৰ ভিতৰত ছিক্কিমে 365 কোটি, গোৱাই 398 কোটি আৰু নাগালেণ্ডে 524 কোটি টকা লাভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। বানত 349খন গাঁৱৰ 17,08,837 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বানপীড়িতসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ তথা নতুনকৈ লোৱা সিদ্ধান্তসমূহৰ বিষয়ে কালি ফেচবুক লাইভযোগে ঘোষণা কৰে। সেই অনুসৰি বানপীড়িত পৰিয়ালসমূহলৈ ইতিমধ্যে ঘোষণা কৰা 15,000 টকাৰ এককালীন সাহায্য কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংকযোগে মুকলি কৰি দিয়া হ'ব। এই বানত আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ প্ৰায় 55,000, চৰাইদেউ জিলাৰ প্ৰায় 20,000, যোৰহাট জিলাৰ প্ৰায় 7,000 আৰু গোলাঘাট জিলাৰ প্ৰায় 3,000 পৰিয়ালে অনুদান লাভ কৰিবলৈ সমৰ্থ হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ বিদ্যুৎ মাচুল ৰেহাই দিয়াৰো ঘোষণা কৰে।
2: যিসকল ডমেষ্টিক আৰু জীৱনধাৰা উপভোক্তাই 300 ইউনিট পৰ্যন্ত ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে বা জুলাই মাহত ব্যৱহাৰ কৰিছে, তেওঁলোকে আগষ্ট মাহত যিটো বিদ্যুতৰ বিল দিব লাগে, জুলাই মাহৰ বিল আমি আগষ্টত দিওঁ। ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে এই বিল আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি ইলেক্ট্ৰিচিটি বোৰ্ডক আমি পেমেণ্ট কৰিম আৰু তাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে এই মাহত ইলেক্ট্ৰিচিটিৰ বিল দিয়াৰ কোনো প্ৰয়োজন নাই। যিসকলৰ স্মাৰ্ট মিটাৰ আছে বা পোষ্ট পেইড প্ৰিপেইড মিটাৰ আছে তেওঁলোককো আমি 300 ইউনিট পৰ্যন্ত যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকক আমি ৰিলোড কৰি দিম যাতে তেওঁলোকেও এই ৰেহাইৰ সুবিধা লাভ কৰে।
1: ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান প্ৰভাৱিত লোকসকললৈ চলিত বিত্তীয় বৰ্ষৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে। একেদৰে বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ বাবে 2 লাখকৈ, নামঘৰসমূহলৈ 1.5 লাখকৈ আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ 2-8 লাখকৈ টকাৰ সাহায্য, পুনৰ নিৰ্মাণ, সা সঁজুলি ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অহা 7 আগষ্টৰ পৰা নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং তথা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে কৈছে যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক উন্নয়নত হস্ততাঁত আৰু বয়নশিল্পৰ সৈতে জড়িত লোকসকলৰ অৱদানক স্বীকৃতি দিয়া। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতাৰ 10ম দিনা কালি 16টা পদক জয়েৰে ভাৰত 4থ স্থানলৈ উন্নীত হৈছে। ভাৰতে এতিয়ালৈকে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক লাভ কৰিছে। ভাৰতে কমনৱেলথ গেমছৰ বক্সিং শিতানত সৰ্বোৎকৃষ্ট প্ৰদৰ্শনেৰে অভিলেখ সংখ্যক 7টা সোণ আৰু 3টা ৰূপৰ পদক অৰ্জন কৰি পদক তালিকাৰ শীৰ্ষস্থানত আছে। অংকুশ পংঘালে ইংলেণ্ডৰ ডিমেজি চিট্টুক পুৰুষৰ 80 কিলোগ্ৰাম শাখাৰ ফাইনেলত 4-1 ব্যৱধানত আৰু শচীন শিৱাছে নামিবিয়াৰ ট্ৰিয়াগেন মৰ্ণিং এণ্ড ডেভেলক 60 কিলোগ্ৰাম ওজন শাখাত 3-2 ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। বক্সিঙত সোণৰ পদক অৰ্জন কৰা আন খেলুৱৈসকল হ'ল জেচমিন লাম্বৰিয়া, সাক্ষী চৌধুৰী, প্ৰিয়া ঘংঘাছ, প্ৰীতি পাৱাৰ আৰু অৰুন্ধতী চৌধুৰী। ইপিনে আন তিনিগৰাকী বক্সাৰ নৰেন্দ্ৰ বেৰৱাল, লাভলীনা বৰগোহাঁই আৰু যদুমণি সিঙে ৰূপৰ পদক অৰ্জন কৰে। দীৰ্ঘ দূৰত্বৰ দৌৰবিধ গুলবীৰ সিঙে 10 মিটাৰত ৰূপৰ পদক লাভ কৰাৰ পাছত 5000 মিটাৰ দৌৰতো ব্ৰঞ্জৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত ইতিহাস ৰচনা কৰে। তেওঁ কমনৱেলথ গেমছৰ 5000 মিটাৰ দৌৰত প্ৰথমগৰাকী পদকজয়ী ভাৰতীয় হোৱাৰ গৌৰৱ অৰ্জন কৰাৰ লগতে একেখন প্ৰতিযোগিতাতে 2টা পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ হিচাপে পৰিগণিত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আজি বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই নীট পি জি 2026ৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আৰু অসমৰ শেহতীয়া বান পৰিস্থিতি উন্নত হৈছে যদিও 7খন জিলাৰ ভালেমান অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠানৰ প্ৰথমটো গীত। বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এই গীতটি শুনোৱা হয়।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেচন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35টা, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচাৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেচন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচাৰ্চ

প্ৰাৰ্থীৰ সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাটিক মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগতে 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। পুনৰ কৈছো, www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেচনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থী বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। পুনৰ কৈছো, pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেচনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থী বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। পুনৰ কৈছো, nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰে পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব। শিৱসাগৰ জিলাৰ 55,000, চৰাইদেউ জিলাৰ 20,000, যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে জিলা 4খনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলাকেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই। এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন প্ৰদান কৰা হ'ব। প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰিলোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব। বান বিধবস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে বিদ্যালয় মেৰামতিৰ বাবে 5 আৰু 6 আগষ্টত 2,00,000 টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1,50,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ

0: কৰি মুখ্যমন্ত্রী এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ রওনা হৈছে আৰু ইউনিফর্মৰ বাবে ক শ্রেণীৰ পৰা অষ্টমমান শ্রেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুজোৰ নতুন ইউনিফর্ম পাব পাৰে তাৰ বাবেও সমগ্র শিক্ষা অভিযানলৈ প্রয়োজনীয় প্রায় 8 কোটি টকা মুখ্যমন্ত্রীর সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অর্থাৎ মই প্রথম পর্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্রীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্রীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে একোজনকৈ নোডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ বিৰুদ্ধে দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণ পত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117,85,00,000 টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2 বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: यार सच बताऊं, अभी तो गर्मियां शुरू हुई है और 7,000 रुपए का बिजली बिल भी आने लगा। वाइफ कब से बोल रही है सोलर पैनल लगवाने के लिए, बोलती है सरकार सब्सिडी भी दे रही है। मैंने जिनको पूछा सबका बिजली बिल 0 आ रहा है, इस बार तो लगवा ही देता हूँ। जब बिजली मुफ्त मिलती है तो ले क्यों नहीं रहे भाई, आप भी लगवा ही दो। पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
3: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी आज नशा मुक्त युवा विकसित भारत संकल्प अभियान का शुभारंभ करेंगे। केंद्रीय मंत्री जगत प्रकाश नड्डा ने नीट पीजी 2026 परीक्षा की तैयारियों की समीक्षा की, परीक्षार्थियों से अफवाहों पर ध्यान न देने की अपील की। तेलंगाना पुलिस ने बाल श्रम और मानव तस्करी के खिलाफ 1 माह के विशेष अभियान में 6,000 से अधिक बच्चों को बचाया। गुजरात, ओडिशा और केरलम में बाढ़ की स्थिति गंभीर, गुजरात के 6 जिलों में मूसलाधार बारिश का रेड अलर्ट। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप ने ईरान के खिलाफ सैन्य कार्रवाई तेज करने की धमकी दी। ईरान की भी अमेरिका और इसराइल के प्रमुख ऊर्जा ठिकानों पर जवाबी कार्रवाई की चेतावनी। और ग्लासगो में राष्ट्रमंडल खेलों में भारत चौथे स्थान पर, मुक्केबाजों

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত সেয়া আছিল শুভ্ৰা বৰুৱা গীতৰ কথা সন্ধ্যা দেৱীৰ আৰু এই গীতটোৱে সামৰিছো আজিৰ আধুনিক গীতৰ অনুষ্ঠান দি।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল বান ক্ষতিগ্ৰস্ত উজনিৰ চাৰিখন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ ৰূপৰ পদক অৰ্জন ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত চতুৰ্থ স্থানলৈ উন্নীত বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ জনসাধাৰণক কাইলৈৰ পৰা 5 আগষ্টৰ ভিতৰত বেংক একাউণ্টযোগে 15,000 টকাকৈ প্ৰদান কৰা হ'ব শিৱসাগৰ জিলাৰ 55,000 চৰাইদেউ জিলাৰ 20,000 যোৰহাট জিলাৰ 7,000 আৰু গোলাঘাট জিলাৰ 3,000 পৰিয়ালে এই ধন লাভ কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে তেওঁ কয় যে জিলা চাৰিখনৰ অৰুণোদয় হিতাধিকাৰীসকলে 2,500 টকাকৈ লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজক চৰকাৰে আগবঢ়াই যোৱা বিভিন্ন আৰ্থিক সাহায্য আৰু আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি কয় যে জিলাকেইখনৰ বান পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও এতিয়াও ঘৰলৈ উভতি যোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই এই কথা বিবেচনা কৰি ৰাজ্য চৰকাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ঘৰুৱা বিদ্যুৎ উপভোক্তাক 300 ইউনিট বিদ্যুৎ ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ এই ধন প্ৰদান কৰা হ'ব প্ৰিপেইড ব্যৱহাৰকাৰীৰ 300 ইউনিট ৰি লোড কৰি দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে বিদ্যুৎ মাচুল ৰেহাইৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণে এই বছৰৰ মাটিৰ খাজানা আদায় দিব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে তেওঁ কয় যে 5 আগষ্টৰ ভিতৰত 15,000 টকা সাহায্য হিচাপে লাভ কৰাৰ পিছতো বান প্ৰভাৱিত লোকসকল ঘৰলৈ ঘূৰি যোৱাৰ পৰিস্থিতিৰ সৃষ্টি নহলে 10 আগষ্টত প্ৰতিটো পৰিয়ালক পুনৰ 10,000 টকাকৈ প্ৰদান কৰা হ'ব বান বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰৰ বাবে 2,50,000 টকা দিয়া হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে তেওঁ লগতে বিদ্যালয় মেৰামতিৰ

0: পাঁচ আৰু ছয় আগষ্টত 2 লাখ টকাকৈ আৰু নামঘৰ মেৰামতিৰ বাবে 10 আগষ্টত 1.5 লাখ টকাকৈ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলৰ বিদ্যালয়সমূহ 10 আগষ্টৰ পৰা খোলাৰ প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে। শিক্ষাৰ্থীসকললৈ ইউনিফৰ্ম প্ৰদানৰ বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যম যোগেও গম পাইছে যে বিনামূলীয়া পাঠ্যপুথি ইতিমধ্যে জিলা দুখনলৈ ৰাওনা হৈছে আৰু ইউনিফৰ্মৰ বাবে ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ মোৰ মৰমৰ ভাগিনসকলে যাতে দুযোৰ নতুন ইউনিফৰ্ম পাব পাৰে তাৰ বাবেও সমগ্ৰ শিক্ষা অভিযানলৈ প্ৰয়োজনীয় প্ৰায় 8 কোটি টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমি মুকলি কৰি দিছো। অৰ্থাৎ মই প্ৰথম পৰ্যায়ত কৰা ঘোষণাবিলাক বাস্তৱত ৰূপায়িত হোৱাৰ দিশত ক্ষিপ্ৰ গতিত আগবাঢ়িছে।
0: ইপিনে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি বীমা কোম্পানীসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বীমা দাবী নিষ্পত্তি কৰাৰ লক্ষ্যৰে কোম্পানীসমূহে 1জনকৈ নডেল বিষয়া নিযুক্তি দিব বুলি প্ৰকাশ কৰে। বীমা কোম্পানীসমূহে ইয়াৰ বাবে 24 ঘণ্টাই খোলা থকা হেল্পলাইনৰ ব্যৱস্থা কৰিব আৰু ন্যূনতম নথিৰ সহায়ত দাবী নিষ্পত্তি কৰিব পাৰিব। একেদৰে মৃত্যু হোৱা লোকৰ বীমাৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে চৰকাৰে প্ৰস্তুত কৰা তালিকা চাইয়েই ধন আদায় দিব পাৰিব। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বীমাৰ দাবী নিষ্পত্তি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই বৈঠকত 46টা বীমা কোম্পানীৰ পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কালি বান পৰিস্থিতিৰ বাবে অসম লোকসেৱা আয়োগৰ অধীনত 9 আগষ্টত হ'বলগীয়া সহকাৰী অভিযন্তা পদৰ পৰীক্ষা অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰে। স্থানীয় চৰকাৰে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে 2,117.85 কোটি টকা আগতীয়াকৈ মুকলি কৰি দিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379.35 কোটি টকা আৰু অৰুণাচল প্ৰদেশলৈ 44.55 কোটি টকা মুকলি কৰি দিয়া হৈছে। প্ৰয়োজনীয় নথিপত্ৰৰ নিয়ম শিথিল কৰি অসমলৈ এই ধনৰাশি তাৎক্ষণিকভাৱে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে বিত্তীয় নাটনিৰ বাবে ৰাজ্যখনৰ চলি থকা উদ্ধাৰ আৰু সাহায্য অভিযান কোনো কাৰণতে ব্যাহত নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2 বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে বুলি মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালি, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,837 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে এই বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ৰাজ্যখনৰ বানপীড়িত অঞ্চলসমূহৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰী আৰু বেচৰকাৰী প্ৰচেষ্টা অব্যাহত আছে। ৰাজ্য চৰকাৰৰ সাহায্যৰ সমান্তৰালকৈ বিভিন্ন ব্যক্তি, দল তথা স্বেচ্ছাসেৱী সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। ৰাজ্য চৰকাৰে বানৰ ফলত খেতিৰ সময় পাৰ হৈ যোৱাৰ বাবে ধান খেতি কৰিব নোৱাৰা খেতিয়কসকলক আগৰ, নাৰিকল, কঁঠাল, ডাঙৰ বগৰীৰ পুলি প্ৰদানৰ লগতে তিল, মাটি দাইল, মচুৰ দাইল, মগু দাইলৰ খেতি কৰাৰ সুবিধা কৰি দিব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। শিৱসাগৰত কালি কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াবৰ্গৰ সৈতে দীঘলীয়া পৰ্যালোচনাৰ অন্তত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে যিসকল কৃষক পৰিয়ালৰ পথাৰৰ পৰা পানী ওলাই গৈছে তেওঁলোকক কঠীয়া দিয়াৰ ব্যৱস্থা কৰা হৈছে। পোনপটীয়াকৈ ধান সিঁচাৰ ব্যৱস্থা কৰিও খেতিয়কসকলক সকাহ দিয়াৰ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
2: কেনেকৈ খেতিয়কসকলক সহায় কৰিব পাৰোঁ? যথেষ্ট খেতিয়কৰ ধান পানীত নষ্ট হৈছে। আমি কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু দুটা প্ৰক্ৰিয়া আছে। এটা কঠীয়া ৰুই খেতি ধান খেতি কৰে, এটা ডিৰেক্টলি ধান ছটিয়াই কৰে, দুইটা কৰিবলৈকে চেষ্টা কৰি আছো। তাৰ পাছতো কিছু অঞ্চল থাকি যাব, কাৰণ পানী এতিয়াও তাত আছেই। তাত আমি নতুনকৈ কি কৰিব পাৰোঁ, আমি মাহ খেতিৰ কাৰণে যদি বীজ দিব পাৰোঁ, আমি ফল মূল খেতিৰ কাৰণে যদি পুলি দিব পাৰোঁ, তাৰ কাৰণে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ, সোনকালে আমাক লিষ্ট বনাই দিব লাগে কাক কি লাগিব। যিসকল খেতিয়কৰ খেতি নষ্ট হৈছে, কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিবলৈকে আজি সিদ্ধান্ত ললোঁ। প্ৰায় 50,000 ফেমিলিটো আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত হ'ব। আমি অকল শিৱসাগৰত নহয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট য'ত য'ত পানী হৈছে সকলো অঞ্চলতে এইখিনি কাম কৰিবলৈকে সাজু হৈছোঁ।
0: মন্ত্ৰীগৰাকীয়ে কয় যে কৃষি বিভাগে খেতিয়কসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে যিমান দূৰ সম্ভৱ সকলোখিনি কৰিব। তেওঁ 15 দিনৰ মূৰে মূৰে শিৱসাগৰ জিলালৈ আহিব বুলিও সংবাদমেলত অৱগত কৰে। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়া অহা 16 আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027 জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই সন্দৰ্ভত অসমৰ লোকপিয়ল 2027ৰ দায়িত্বত থকা সঞ্চালক বিশ্বজিৎ পেগুৱে এখন সংবাদমেলত এইদৰে কয়।
3: Census 2027 will be conducted in 2 phases. Etu hoise pratham porjay hoise house listing and housing census. Tat ami housing conditions ar ghor ki ki ha subidha ase ba ghor khonat ki ki teloke sampatti ase hekini ami 17 august or prarambho kori 15 september 2026 bitor ami house listing operations tu ami complete koribole ar ei self enumeration hobo ar 15 dinor kane hobo 2 august or prarambho kori 16 august 2026 bitor ami etu census.gov.in portalor jugedi নাগৰিকসকলে এইটো নিজৰ স্বগণনাখিনি কৰিব পাৰিব। একচুৱেল যিটো আমি চেঞ্চাছ, যিটো আমি জনগণনা বুলি যিটো আমি কওঁ, সেই জনগণনাটো আমি দ্বিতীয় পৰ্যায়ত আমি কৰিম আৰু দ্বিতীয় পৰ্যায় হ'ব আপোনাৰ 2027।
0: ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজি জিলাতো আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল 2027ৰ সফল কৰি তোলাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। লখিমপুৰ জিলাতো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লৰ গৃহ তালিকাভুক্তকৰণৰ অধীনত আজিৰে পৰা হ'বলগীয়া ডিজিটেল স্বগণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। একেদৰে শিলচৰ পশ্চিম কাৰ্বি আংলং জিলাতো এই লোকপিয়লৰ আজিৰ পৰা আৰম্ভ হৈছে। চলিত বৰ্ষৰ অধ্যাপক টাবুৰাম টাইড সোঁৱৰণী বঁটা 4গৰাকী বিশিষ্ট লোকলৈ আগবঢ়োৱা হয়। নেহৰু অধ্যাপক কিনফাম সিং নং কিনৰি, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, কালীনাথ পাংগিং আৰু ইন্দ্ৰেশ্বৰ পেগুলৈ, প্ৰখ্যাত ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক প্ৰয়াত টাবুৰাম টাইডৰ সোঁৱৰণত বঁটা প্ৰদান কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত কালি তেওঁৰ 84 সংখ্যক জন্মদিন উদযাপন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে অধ্যাপক টাইডৰ জন্মদিনত প্ৰতিবছৰে 4টা শিতানত সাহিত্য বঁটা প্ৰদান কৰি অহা হৈছে। জনজাতীয় সমাজক পটভূমি হিচাপে লৈ যিকোনো ভাষাত ৰচিত সাহিত্যৰ বাবে টাবুৰাম টাইড সাহিত্য বঁটা প্ৰদান কৰা হয়। লাভলীনা বৰগোহাঁয়ে যোৱা নিশা কমনৱেলথ গেমছৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাত ৰূপৰ পদক অৰ্জন কৰি অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত পদক অৰ্জন কৰা দেশৰ 6ষ্ঠগৰাকী মহিলা খেলুৱৈ হিচাপে অভিলেখ ৰচনা কৰে। লাভলীনা ফাইনেলত অষ্ট্ৰেলিয়াৰ গ্ৰীণ টি এমা চুইৰ হাতত 4-1 ফলাফলত পৰাজিত হৈ ৰূপৰ পদকত সন্তুষ্ট থাকিবলগীয়া হয়। ইয়াৰ আগেয়ে মেৰী কম, পি ভি সিন্ধু, ছাইনা নেহৱাল, মনু ভাকে আৰু সাক্ষি মালিক এই কৃতিত্বৰ অধিকাৰী আছিল। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত বানপীড়িত পৰিয়াললৈ চৰকাৰৰ 15,000 কৈ টকাৰ সাহায্য, কমনৱেলথ গেমছত লাভলীনাৰ ৰূপৰ পদক লাভ, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ধন মুকলি আদি ভিন ভিন বাতৰিয়ে গুৰুত্ব লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে উজনিৰ 33,000 কৃষিভূমি বিধ্বস্ত শিৰোনামেৰে শেহতীয়া বান সংক্ৰান্তীয় কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত আগস্থান দিছে। দৈনিক অসম কাকতে 10 বছৰত বানত 37,000

0: কোটিৰ ক্ষতি শিৰোনামেৰে উপৰ্যুপৰি বান আৰু প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ আন্তঃগাঁথনি বিধবস্ত হোৱাৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ বানপ্ৰৱণ ৰূপহীমুখ, দিচাংমুখ আৰু দিখৌমুখৰ দৰে অঞ্চলসমূহ এইবেলি বানৰ কবলত পৰা নাই আৰু সচৰাচৰ বান নোহোৱা জিলাখনৰ পূব অংশ আকস্মিক বানত বিধবস্ত হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ এই বিপৰীত দৃশ্যৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰেডিচনেল ফ্লাড জোনছ ষ্টে ড্ৰাই এজ ইষ্টাৰ্ণ শিৱসাগৰ ৰিলছ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে লাডাখ অৰুণাচল সীমান্তত 12খন J-20 বিমান মোতায়েন চীনৰ শিৰোনামেৰে উপগ্ৰহৰ চিত্ৰই উদ্বেগ বৃদ্ধি কৰাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম 37 লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয়ৰ ধন। দৈনিক জনমভূমি কাকতে কটন বিশ্ববিদ্যালয়ৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 4জন বিশিষ্ট ব্যক্তিক টাবুৰাম টাইড সোঁৱৰণি বঁটা প্ৰদানৰ বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য পুনৰ হ্ৰাস পোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। চেণ্টিনেল কাকতে আজিৰে পৰা লোকপিয়ল 2027ৰ অধীনত অসমত স্বগণনা আৰম্ভ হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 1739লৈ বৃদ্ধি আৰু 50জনৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সংগীতা শৰ্মা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজিয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বান ক্ষতিগ্ৰস্ত উজনিৰ 4খন জিলাৰ জনসাধাৰণক 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা অসমলৈ 379,35,00,000 টকা মুকলি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, এতিয়াও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত। ৰাজ্যত আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই ৰূপৰ পদক অৰ্জন, ভাৰত প্ৰতিযোগিতাৰ পদক তালিকাত 4থ স্থানলৈ উন্নীত। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক সৰু বোৱাৰী চিনেমাখনৰ পৰা শান্তা উজিৰ কণ্ঠৰ এই গীতটি, গীতৰ কথা বিজয় লক্ষ্মীৰ।

অনুষ্ঠানত এইবাৰ শুনক ৰং দে বসন্তী ছবিৰ পৰা অলকা ইয়াগনিক আৰু ক্ষমা কৰিব লতা মংগেশকাৰ আৰু এ আৰ ৰহমানৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ৰূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। তুমি আহিবানে এই ছবিখনৰ পৰা এইবাৰ শুনক তৰালী শৰ্মা কণ্ঠৰ এটি গীত। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ।

রূপালী দেহ অনুষ্ঠানৰ শেষত সেয়া আছিল তৰালি শৰ্মা। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ ছবি তুমি আহিবানে, আৰু এই গীতটিৰে সামৰিছো আজিৰ ৰূপালী দেহ অনুষ্ঠানটি।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। এতিয়া সময় পুৱা 9:45 কেইটিমান ছেকেণ্ড কৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11 বজাত। নমস্কাৰ।

নমস্কাৰ, এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয়ানন্দ আৰু ধ্ৰুৱজ্যোতি বৰ্মন আৰু ষ্টুডিঅ'ত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে পোষ্ট বক্স নম্বৰ 111 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব আৰু 12:10 মিনিটৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।

নমস্কাৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰশ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই ত্ৰিদিশা। মহাত্মা গান্ধীয়ে কৈছিল, জীৱনটো এটা অন্তহীন পৰীক্ষাৰ লানি।

শ্ৰোতা, অনুষ্ঠানৰ আৰম্ভণিতে জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পিছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। ক্ৰমে 6:10 আৰু 6:30 শুনিবলৈ পাব থলিতে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ বিশেষ অনুষ্ঠান গীতেৰে কথাৰে।

বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰিৰ প্ৰচাৰৰ সময় 7:45। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰশ্ৰিতা, কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। এটি অসমীয়া কথিকা শুনিবলৈ পাব 6:10। ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিবলৈ পাব 6:30। যুৱ আবৃত্তি অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। যুৱ সাহিত্য অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়োৱা হ'ব 7:55। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জনত শ্ৰোতাসকলে শুনিবলৈ পাব শান আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ কেইটিমান সুমধুৰ অসমীয়া গীত। অনুষ্ঠানত প্ৰথমে এয়া শানৰ কণ্ঠৰ এটি সুমধুৰ গীত।

শ্রোতাসকলে সানৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো 2016 চনত মুক্তি লাভ কৰা গানে কিয়ানে ছবিখনৰ পৰা জুবিন গাৰ্গৰ কথাৰে মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি সুমধুৰ গীত।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো 2024 চনৰ 25 অক্টোবৰত মুক্তিপ্ৰাপ্ত সুন্দৰপুৰ কেওঁ ছবিখনৰ পৰা মঞ্জুলা হাজৰিকাৰ কথা আৰু সৌৰভ মহন্তৰ সুৰেৰে শানৰ কণ্ঠৰ এটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ শুনোৱা হওক 2012 চনৰ 5 অক্টোবৰত মুক্তিপ্ৰাপ্ত ৰোড ছবিখনৰ পৰা ৰাজদীপ দেৰ কথা আৰু যতীন শৰ্মাৰ সুৰেৰে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে সানৰ কণ্ঠত গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো 2001 চনত মুক্তিপ্ৰাপ্ত ডাক ছবিৰ পৰা মহালক্ষ্মী আয়াৰ আৰু জুবিন গাৰ্গৰ কণ্ঠৰ এটি মন পৰহা গীত।

শ্ৰোতাসকলে ডাক ছবিৰ পৰা জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ গীতি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো শ্ৰব্য সফুৰা কোন তুমি, মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি মন পৰহা গীত।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক হিয়াৰ দাপোনত তোমাৰ ছবি ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ কণ্ঠৰ এটি মন পৰসা গীত।

শ্ৰোতাসকলে জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ সুমধুৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ খেল দ্য গেম ছবিখনৰ পৰা জুবিন গাৰ্গৰ কথাৰে মহালক্ষ্মী আয়াৰ শাশ্বতী ৰূপজ্যোতি বৃষ্টিৰ কণ্ঠৰ এটি সুমধুৰ গীত। ছবিখন মুক্তি লাভ কৰিছিলে 2015 চনত।

ইমানবোৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জনত আপোনালোকে শুনিবলৈ পালে শান আৰু মহালক্ষ্মী আয়াৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

প্ৰশ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ সংখ্যা ক্ষেত্ৰত প্ৰাৰ্থীয়ে MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাৱ নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা

6,770টা এপ্রেন্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: to a broad-based pickup in high-frequency indicators during the April-June quarter. SBI Research also noted that the global environment remains uncertain amid the West Asia crisis, but India's domestic economy has shown resilience. India's coal production has witnessed a growth of 7.51% in July 2026 compared to the same period last year. Overall coal production in the country during July this year has reached 69.75 million tons as per provisional data. Coal dispatch during the last month showed a growth of 17.34% year-on-year in July. In the United States, Washington Governor Bob Ferguson has declared a statewide emergency, imposed a burn ban as fast-spreading wildfires driven by strong winds scorched nearly 3,000 acres and forced thousands of people to evacuate. The National Weather Service issued Washington's first ever particularly dangerous situation, red flag warning for parts of central and eastern Washington, citing extreme winds and low humidity. The rapidly spreading Old Trail fire in Spokane County has threatened around 4,000 buildings. Premier pacer Jasprit Bumrah is set to miss India's two-test tour of Sri Lanka after failing to recover fully from a knee injury. The Sri Lanka series begins from 15th of this month in Galle. The swelling in cricketer's knee seems to be more serious than it initially looked, and the sports science team at Bengaluru's Centre for Excellence doesn't want to rush the seasoned pacer to the grind of international cricket, keeping in mind the packed calendar ahead. And that is the end of this news bulletin.
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো থলুতে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ বিশেষ অনুষ্ঠান গীতেৰে কথাৰে। অনুষ্ঠানটি যুগুতাই আগবঢ়াব প্ৰাঞ্জিত প্ৰীতম কলিতায়ে।
2: সময়ৰ খোজত খোজ মিলাই যুৱ প্ৰজন্মই আগবাঢ়িবই লাগিব। নিশ্চিত বুলি ভবা সপোনবোৰে পূৰ্ণতা পাব, জীৱনৰ মাৰাথনখন হেলাৰঙে পাৰ কৰিব, প্ৰতিটো প্ৰত্যাহ্বানক সাহসেৰে ওফৰাই দি নতুন দিনৰ উন্মেষ ঘটাব, এয়াতো প্ৰতিটো প্ৰজন্মৰে কাম্য নহয়নে? প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। এতিয়া জানোচোন আহক, আজিনো মই কাৰ কাৰ সৈতে পৰিচয় হলো?
3: তোমাৰ পৰিচয়টো জনাবা আৰু তোমাৰ নামটো জনাবা।
4: মোৰ নাম দেৱকৃষ্ণ দত্ত, মোৰ ঘৰ লখিমপুৰত হয়।
3: হয়, বৰ্তমান তুমি গুৱাহাটীত কি কৰি আছা?
4: বৰ্তমান মই গুৱাহাটীত কোচিং কৰি আছো, বৰ্তমান মই চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছো।
3: খুব ধুনীয়া। এটা প্ৰশ্ন সুধিব বিচাৰিছো যে আমি বৰষুণ আমি সকলোৱে ভাল পাওঁ, কিন্তু বৰ্তমান অসমৰ যি পৰিস্থিতি, সেই পৰিস্থিতিত হয়তো কিছুদিনলৈ অসমবাসীয়ে বৰষুণ নিবিচাৰে। অন্তত যিসকল বানৰ সংহাৰীৰ ৰূপত যিসকল জৰ্জৰিত হৈ আছে, সেইসকলেতো নিশ্চয় আৰু বহুদিনলৈকে বৰষুণ নিবিচাৰিব। কিন্তু মই তোমাক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমান যুৱ প্ৰজন্মৰ দায়িত্ববোৰ কেনেকুৱা হোৱা উচিত, যিহেতু তুমি এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি, যিহেতু তুমি লোকসেৱাৰ লগত জড়িত হ'বলৈ বিচাৰিছা, তাৰ বাবে তুমি প্ৰস্তুতি চলাইছা, গতিকে তোমাৰ মনত প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা কেনেকুৱা হোৱা উচিত?
4: যুৱ প্ৰজন্মৰ ভূমিকা বুলি ক'বলৈ গ'লে এইকেইজন মই এজন ব্যক্তিৰ আদৰ্শ কথা ক'ব বিচাৰিম। তেওঁ হৈছে অৰণ্য মানৱ খ্যাত যাদৱ পায়েং ডাঙৰীয়া। তেওঁৰ কৰ্মৰাজিয়ে আমাক এইটো প্ৰমাণ কৰি দেখুৱায় যে মানুহৰ ইচ্ছা শক্তি যদি অটল হয়, তেন্তে প্ৰকৃতিৰ যিটো ধ্বংসলীলা, সেইটো ধ্বংসলীলা ৰোধ কৰিবৰ কাৰণে এজন ব্যক্তিয়ে যথেষ্ট। আৰু তেওঁৰ যি আদৰ্শ, এই আদৰ্শ নতুন প্ৰজন্মৰ বাবে এটা ডাঙৰ শিক্ষা। আৰু প্ৰকৃতি যি ভয়াৱহতাৰ ৰূপ লৈছে এই সময়ত, যাদৱ পায়েং ডাঙৰীয়াৰ ব্যক্তিৰ যি কৰ্মৰাজি, কৰ্মৰাজি এক বিৰল উদাহৰণ হৈ হিচাপে থাকিব আৰু সকলো মানুহে তেওঁক মনত ৰাখিব। আৰু যদি মই ক'ব বিচাৰোঁ যে যাদৱ পায়েং ডাঙৰীয়া এজন ব্যক্তি নহয়, তেওঁ হৈছে এজন, আমি সেই তেওঁৰ দৰে, তেওঁৰ যিটো আদৰ্শ, সেই আদৰ্শৰ জৰিয়তে আমি প্ৰকৃতি সংৰক্ষণৰ বাবে আমি কাম কৰিব লাগে। তেওঁক আমি যেনেধৰণে মানে প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতীক হিচাপে মানি চলে বা আজিৰ সমাজে বা আজিৰ পৃথিৱীয়ে, তেওঁ যিখিনি আদৰ্শ আছে, সেই আদৰ্শখিনিক লৈ নতুন প্ৰজন্মই আগবাঢ়িলে মই ভাবোঁ যিখিনি ভয়াৱহতাৰ ৰূপ লৈছে বৰ্তমান, সেই ভয়াৱহতাৰ ৰূপ সম্পূৰ্ণ নহ'লেও বহু পৰিমাণে নিৰ্মূল হ'ব। তেওঁ ফৰেষ্টটো আৰম্ভ কৰিছিলে 1979ৰ যি বানপানী হৈছিলে, সেই বানপানী ব্ৰহ্মপুত্ৰ এটা ভয়াৱহ বানপানী হৈছিলে। তাত কি হৈছে, যিবোৰ জলচ

0: পানী আহিছিলে ওপৰলৈ উঠি আহিলে। উঠি অহাৰ ফলত কি হৈছিলে, যিবোৰ গছ গছনি আছিলে সকলো নোহোৱাৰ কাৰণে সেই যিমান জলচৰ পানী উঠি আহিছিলে সকলো বছৰ তাত মৃত্যু হ'ল। আৰু তেতিয়া তেওঁ ওচৰ চুবুৰীয়া মানুহক সুধিলে যে এইটো ৰোধ কেনেকৈ কৰিব পৰা যাব। তেওঁৰ বয়স তেতিয়া 16-17 বছৰমান আছিলে। আৰু সেই 16-17 বছৰ এজন ল'ৰাই তেতিয়াই থিৰাং কৰিছে, মানুহে ক'লে যে এইখিনি ৰোধ কৰিবলৈ হ'লে গছ ৰুব লাগিব। আৰু তেওঁ তেতিয়াই থিৰাং কৰিছিলে যে তেওঁ তাত এখন অৰণ্য বনাব। আৰু মানুহে তেওঁক বহুত ক্ৰিটিচাইজ কৰিছিলে, কিন্তু ইমানখিনি মানুহ প্ৰকৃতিয়ে হওক মানুহে হওক সকলো পিনৰ পৰা তেওঁ বাধাৰ সন্মুখীন হৈছিলে। কিন্তু 40-43 বছৰমানৰ সংগ্ৰামৰ ফলত আজি প্ৰায় 13 একৰ এখন অৰণ্য অকলে গঢ়িবলৈ তেওঁ সক্ষম হ'ল। আৰু সেই জেগাত এতিয়া সেই যিবোৰ জীৱ জন্তুৰ মৃত্যু হৈছিলে আৰু সেই জীৱ জন্তু এতিয়া বাসস্থান হ'ল।
1: তুমি খুব খুব গহীন বিষয় এটাত তুমি খুব ভালদৰে কথাটো বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছা। কিন্তু এই অনুষ্ঠানত আমি শ্ৰোতাৰ অনুৰোধৰ গীতটো বজাবলৈ চেষ্টা কৰোঁ, গতিকে তুমি ভাল পোৱা এটি গীত আমি এই অনুষ্ঠানত বজাব বিচাৰিম। গতিকে তোমাৰ সেই অনুৰোধৰ গীতটি কি হ'ব?
0: অনুৰোধৰ গীতটি বুলি ক'বলৈ বৰ্তমান যিটো প্ৰাকৃতিক পৰিৱেশ হৈ আছে, পৰিৱেশত বৰষুণৰে প্ৰভাৱ বেছি, গতিকে জুবিন দাৰ এটা গান আছিলে টোপাল টোপাল বুলি, তো সেই গানটো বনাই বজাই দিলে মই ভাল পাম।
1: নিশ্চয় তোমাৰ বাবে এই গীতটি বজাবলৈ আমি চেষ্টা কৰিম।

ইমানপৰে শ্ৰোতাসকলে থলিতে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ বিশেষ অনুষ্ঠান গীতৰে কথাৰ প্ৰথমটি অংশ শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাণজিৎ প্ৰীতম কলিতায়ে। অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ শুনিবলৈ পাব 6:30 বজাত।

0: अमेरिकादेशे भारतीय राजदूतः विनयमोहन क्वात्रा इत्येषः अवदत् यत् यदि पाकिस्तानदेशः द्वैपाक्षिक विषयेषु भारतस्य सहकारम् इच्छति तर्हि प्रथमं सः स्वनिर्मितम् आतंकवादस्य मूलसौकर्यम् अवश्यं विच्छिन्नं कारयेदिति। इण्डोनेशियादेशे अद्य मदुराद्वीपं निकषा समुद्रे यात्री चालक दलैः सह एकसप्तत्यधिक द्विशतं यावज्जनाः नौकायाम् अग्निप्रकोपेन पीडिताः, तेषु पञ्च जनाः मृताः, एकचत्वारिंशत् जनाः अधुनापि लुप्ताः सन्तीति उच्यते। देशस्य अन्वेषण उद्धार विभागेन उक्तं यत् एतावत्पर्यन्तं पञ्चविंशत्यधिक द्विशतं यावज्जनाः रक्षिताः सन्ति, लुप्तान् यात्रिकान् अन्वेष्टुं दलानि कार्यं कुर्वन्तः च सन्ति। बैडमिंटन क्रीडायां भारतस्य तन्वी शर्मा इत्येषा प्रथमवारं BWF वर्ल्ड टूर इति उपाधिं प्राप्तवती। सा वियतनाम देशस्य गुयेन थुई लिन् इत्यमुम् एकविंशति षोडश इत्यंकैः पराजित्य अद्य ताइपे ओपन सुपर वुमन सिंगल्स इति उपाधिं प्राप्तवती। सा अष्टोत्तर द्विसहस्रतमे वर्षे साइना नेहवाल इत्यस्याः अनन्तरम् उपाधिं प्राप्तवती प्रथमा भारतीया महिला अपि अस्ति। अन्ते मुख्यवार्ताः पुनः एकवारम्। प्रधानमंत्री नरेन्द्र मोदी देशस्य यूनः शक्तिरूपेण स्वस्थाः मानसिकरूपेण च सुदृढाः भवन्तीति प्रार्थयत्। केरलम् राज्ये प्रचण्ड वृष्टिः निरन्तरं विनाशं जनयति, अष्टजनाः मृताः इत्युच्यते। असम राज्ये 27,000+ जनगणनार्थं स्वगणना समारब्धा इति वार्ता।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1,035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1,026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো থলিতে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ বিশেষ অনুষ্ঠান। গীতৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি অংশ। অনুষ্ঠানটি যুগুতাই আগবঢ়াব প্ৰাঞ্জিত প্ৰীতম কলিতায়ে।
2: প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিত এইবাৰ আহিছো যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিৰ ওচৰলৈ। তোমাৰ নামটো জনাবা আৰু তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম মিহিৰ দাস, মই গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ বিকম পঞ্চম সাংমাৰিকৰ ছাত্ৰ।
2: হয়, 15 আগষ্ট তাৰিখে আমি সমগ্ৰ ভাৰতবৰ্ষত আমি স্বাধীনতা দিৱস উদযাপন কৰোঁ, গতিকে আমাৰ খুবেই সমাগত আৰু মাত্ৰ কেইটামান দিন মাজত আছে। গতিকে এইখিনি সময়ত মই তোমাক যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে সুধিবলৈ বিচাৰিছোঁ যে সাধাৰণ মানুহৰ বাবে দেশপ্ৰেম কেনেকুৱা হোৱা উচিত, বা তোমাৰ মনত দেশপ্ৰেম যদি খুব সাধাৰণভাৱে সোধোঁ কি?
3: সাধাৰণ ভাষাত ক'লে এজন ভাৰতীয় হিচাপে দেশপ্ৰেম বুলি আমি নিজৰ কাৰণে যেনেকৈ আমি সদায় ভাল কাৰণে ভাবোঁ, এনে আনৰ কাৰণে আনক সহায় কৰিবৰ কাৰণে সেনেকৈ ভাবিব লাগে, যাতে আনক আমি যিমান পাৰোঁ সহায় কৰিব পাৰোঁ, তেতিয়াই তোমাৰ দেশৰ কাৰণে এইটো ভাল হ'ব পিছত। আৰু মানে আমাৰ ওচৰত ঠাই থকাখিনি আমি যিমান ভালদৰে চাফা কৰি থ'ব লাগে, শিক্ষাৰ দিশত আনক উৎসাহ দিব লাগে, এনকাৰেজ কৰিব লাগে, যেনেকৈ আগবাঢ়ি যাব লাগে শিক্ষাৰ দিশত যিমানে আগবাঢ়ি যাব তেতিয়াহে দেশৰ কাৰণে এইটো দেশৰ ভাল কাম কৰিবৰ কাৰণে ওলাই আহিব ল'ৰা ছোৱালীবোৰ। আৰু মাজে মাজে আমি নিজকো সমাজৰ ভাল কামৰ কাৰণে নিয়োজিত কৰি থ'ব লাগে, আনকো আমি এনেকৈ আনি জড়িত কৰাব লাগে যে সমাজৰ কামক ভাল কামক জড়িত হওক, যাতে আপোনাৰো ভাল আমাৰো ভাল। এখন গান্ধীৰ দেশ, গান্ধীয়ে আমাক সব দেখুৱাই থৈ গৈছে, শিকাই থৈ গৈছে, এখন আমি একত্ৰিত হ'লে কি কৰিব পাৰোঁ।
2: হয়, খুব ভাল লাগিল তোমাৰ কথাখিনি জানি। এই অনুষ্ঠানটিত আচলতে আমি শ্ৰোতাৰ অনুৰোধৰ গীত এটি বজাবলৈও চেষ্টা কৰোঁ। তোমাৰ অনুৰোধৰ গীতটি কি হ'ব মই জানিব বিচাৰিম।
3: লাগে ৰহ মুন্নাবাই ছবিখনৰ লাটি পাখিৰে এনাক পেহনে এই গীতটো।

0: শ্ৰোতা, আমি এইবাৰ আন এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ ওচৰলৈ আহিছো। হয়, আপোনাৰ নামটো জনাব।
1: নমস্কাৰ, মোৰ নাম আদিত্য ভূঞা।
0: হয়, আমাৰ অনুষ্ঠানৰ কথা ইতিমধ্যে গম পাইছে, গীতেৰে কথাৰে জানিব বিচাৰিছো, আপুনি বৰ্তমান ইয়াত কি কৰি আছে?
1: মই বৰ্তমান গুৱাহাটীতে অৱস্থিত গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ BSc মাইক্ৰ'বায়'লজি বিভাগত পঢ়ি আছো প্ৰথম ষান্মাসিকত।
0: হয়, যদি আপুনি এই বিষয়ে আৰু অকণ বিতংভাৱে ক'ব পাৰে, আমি আমাৰ শ্ৰোতাসকল উপকৃত হ'ব।
1: আচলতে BSc মাইক্ৰ'বায়'লজিত আমি কিছুমান ভাইৰাছৰ বিষয়ে আমি পঢ়িব পাৰোঁ, যেনেদৰে আমাৰ কৰোণা ভাইৰাছ আছিলে, আমি কৰোণা ভাইৰাছটো কেনেদৰে ক'ৰ পৰা সৃষ্টি হ'ল, কি হ'ল, সেইসকল মানে সেই মাইক্ৰ'বায়'লজি বিভাগ আৰু বায়'টেকনলজি বিভাগৰ পৰাই ওলাইছে। চ' সেইখিনি আমি সেনেকৈ ইয়াত পঢ়িবলৈ পাইছোঁ, সেইখিনিয়ে আৰু।
0: ঠিক আছে, আপুনি পঢ়াৰ উপৰি কি কৰি ভাল পায়?
1: পঢ়াৰ উপৰি মই কিতাপ পঢ়ো, গান শুনো, গান কেতিয়াবা গাওঁ, তথাপি শিকা নাই, তথাপিতো মই কেতিয়াবা গাওঁ গান।
0: মই যদি সোধো আপোনাক শেহতীয়াকৈ আপুনি কি কিতাপ পঢ়িছে, তেতিয়াহ'লে কি নাম ল'ব?
1: মই শেহতীয়াকৈ কৌশিক নন্দন বৰুৱাৰ সৰাফুল কিতাপখন, লগতে ৰাধা কিতাপখন, সেই দুখন পঢ়িছোঁ।
0: আমাৰ অনুষ্ঠানৰ যোগেৰে আপুনি কি গান শুনিব বিচাৰিব?
1: মই জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গানটোৱে শুনিব বিচাৰিম।

0: ইমান পৰে শ্ৰোতাই থলিতে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ বিশেষ অনুষ্ঠান গীতেৰে কথাৰে শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাণজিত প্ৰীতম কলিতায়ে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল ৰাজ্যৰ সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত 349খন গাঁৱৰ 17,08,838 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,060 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। সাম্প্ৰতিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 হৈছেগৈ। অৱশ্যে বানত কালি কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হোৱা নাই। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল পৰ্যবেক্ষণ কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে আই আই টিৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে বৈঠক অনুষ্ঠিত কৰি খহনীয়া ৰোধ কৰাৰ বাবে পৰিকল্পনা যুগুত কৰা হ'ব। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি মাহমৰাৰ খিলাগুৰিত ট্ৰেক্টৰেৰে হাল বাই কঠীয়া ৰোপণ কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ কৃষি বিভাগে আৰু বিধায়কসকলে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। কেনেকৈ আমাৰ যিসকল কৃষকৰ ধান বানপানীত মৰিলে তেখেতলোকক আমি কঠীয়া দিব পাৰোঁ নেকি, তাৰ কাৰণে মই যোৱা পৰহিও সুশান্ত বৰগোহাঁই ডাঙৰীয়া সমষ্টিত এনেকুৱা এটা কঠীয়া পাৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। আজি সুৰুজ দিহিঙীয়া ডাঙৰীয়াই এই অনুষ্ঠানটো কৰিছে, আমাৰ ডিপাৰ্টমেণ্টে এই অনুষ্ঠানটো কৰিছে, তাত অংশগ্ৰহণ কৰিলোঁ। মুঠৰ ওপৰত কৃষকসকলক কেনেকৈ সহায় কৰিব পাৰোঁ তাৰ কাৰণে এই প্ৰক্ৰিয়া

0: অব্যাহত রাখিছো। আমি দুটা তিনটা সিস্টেমত আপোনালোকে দেখিছে, মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াই এককালীন অন্তর্বর্তীকালীন 15,000 টাকা দিয়ে ঘোষণা করলে, আকৌ কালি ঘোষণা করলে আর 10,000 টাকা দিব। সেটি কিন্তু অন্তর্বর্তীকালীন, ইন্টারিম। তারপর এসেছ রিয়েল এসেসমেন্ট হব, রিয়েল এসেসমেন্টত কোনোবাই 2 লাখও পাব পারে, কোনোবাই 1.5 লাখও পাব পারে, সেটু আছেই। গতি চৰাইদেউ জেলা, শিবসাগর জেলা, যোরহাট জেলা, আংশিক গোলাঘাট জেলার রাইজর যে ক্ষতি হয়েছে, সেই ক্ষতির আমি পূরণ করবলে চেষ্টা করব লাগবে।
1: উজনি অসমৰ বান বিধ্বস্ত অঞ্চলৰ কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ লক্ষ্যৰে দৰং জিলাৰ হৰাবাৰী কৃষি চক্ৰৰ প্ৰায় 20 বিঘা ভূমিত অধিক উৎপাদনক্ষম শালি ধানৰ কঠীয়া সিঁচা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত মীন পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ বাবে আজি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত যাতে কোনো বাধা নপৰে সেই কথা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয়। উজনি অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিত চৰকাৰৰ লগতে দেশ বিদেশৰ বহু লোক আৰু স্বেচ্ছাসেৱী সংস্থাই সহযোগিতা আগবঢ়াইছে। এই সন্দৰ্ভত এয়া আমাৰ সহযোগী ঋতুপৰ্ণ বৰাৰ প্ৰতিবেদন।
2: অসম আৰু অসমবাসীৰ বাবে বানৰ অভিজ্ঞতা নতুন নহয়। প্ৰতি বছৰে বানে আমাৰ ৰাজ্যখনত অজস্ৰ সম্ভাৱনাক মষিমূৰ কৰে। এই অপ্ৰতিৰোধ্য প্ৰাকৃতিক দুৰ্যোগে কৃষকৰ শস্যৰ পথাৰ, সপোনৰ ঘৰখন উটুৱাই লৈ যায়। সেই বিভীষিকাময় অভিজ্ঞতাক পাহৰি ৰাইজে জীয়াই থকাৰ বাবে দুগুণ হাঁহেৰে যুঁজ দিয়ে। কিন্তু যোৱা 19 জুলাইৰ পৰা উজনি অসমৰ 4খন জিলাত হোৱা অভাৱনীয় বান পৰিস্থিতিয়ে দেখুওৱা দুৰ্যোগৰ ছবিখন পূৰ্বতকৈ ভিন্ন আৰু ভয়াৱহ। অভাৱনীয় আৰু অভূতপূৰ্ব এই দুৰ্যোগৰ বাবে এই অঞ্চলৰ ৰাইজ সাজু নাছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত জিলাকেইখনৰ লক্ষ লক্ষ লোকে জীয়াই থকাৰ সম্বল হেৰুৱাবলগীয়া হয়। এই পৰিস্থিতিত আৰ্ত লোকসকলৰ ওচৰত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে সকলো বিভেদ নেওচি সহায়ৰ বাবে থিয় হয়। চৰকাৰৰ সমান্তৰালভাৱে মানুহৰ ওচৰত মানুহ থিয় হৈ তেওঁলোকক সকাহ দিয়ে।

0: দেশ বিদেশৰ জনসাধাৰণৰ লগতে অসম তথা বলিউডৰ অভিনয় শিল্পী, সামাজিক মাধ্যমৰ প্ৰভাৱশালী ব্যক্তি, আগশাৰীৰ উদ্যোগপতিৰ লগতে অজস্ৰ স্বেচ্ছাসেৱী সংস্থাইও আগবাঢ়ি আহিছে সহায়ৰ বাবে। উল্লেখযোগ্য যে পঞ্জাৱৰ কেইবাটাও স্বেচ্ছাসেৱী সংস্থাই ক্ষতিগ্ৰস্ত জিলাকেইখনত সাহায্য প্ৰদানৰ লগতে পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰাত সহায় কৰিছে। গ্লোবেল শিখ, হেমকুণ্ড ফাউণ্ডেশ্যনকে ধৰি কেইবাটাও সংস্থাই বান বিধ্বস্ত জিলাকেইখনৰ জনসাধাৰণৰ ওচৰত থিয় দিয়ে। বলিউডৰ অভিনেতা ৰণদীপ হুদায়ো আগবাঢ়ি আহিছে এই সংগঠনৰ সৈতে।
1: বহুত বহুত বুৰা হাল হে, বহুত ফ্লাড কা এৰিয়া বহুত বড়া হে, আৰু একদম সে অচানক সে ৰাত কো কুছ হি ঘণ্টে মে ই একদম সে ফ্লাড ইতনা আ গয়া। হমনে জাকে এৰিয়াজ মে দেখা, বহুত লোগোঁ কা কুছ বচা হি নাহি হে, ঘৰ ভি নাহি বচা হে, বহুত সাৰে লোগ রিলিফ ক্যাম্পস মে হে, সড়কো পে হে, রেলওয়ে লাইন পে হে, তো ডেভাস্টেশন বহুত জ্যাদা হে। তো মেরে খেয়াল সে পুরে ইন্ডিয়া কো ইহাঁ পে অটেনশন পে করনা চাহিয়ে আর লোগোঁ কি মদদ করনি চাহিয়ে।
0: এই লোকসকলক স্থানীয় বহু লোকে সহায় আগবঢ়াইছে। ডিব্ৰুগড়ৰ বুমনি গগৈ নামৰ এজন যুৱকে নিজে হাজি উলিওৱা নাৱৰ সহায়ত দূৰৈৰ পৰা বানত বুৰ গৈ থকা অঞ্চলত সাহায্য আগবঢ়াবলৈ যোৱা লোকক সহায় আগবঢ়াইছে। এই সন্দৰ্ভত পঞ্জাৱৰ এটা সংস্থাৰ এগৰাকী সদস্যৰ অভিজ্ঞতা এনেধৰণৰ।
2: পহলে হম জব ঘৰ সে নিকলে থে, হম সোচ ৰহে থে কি ট্ৰেক্টৰ তো হমনে কৰ লিয়া হে, লেকিন আগে গাঁও কে অন্দৰ তক কেছে জায়েঙ্গে, কেছে হম সামান বাটেঙ্গে, ৱো তো য়ে হমে মিলে তো হমে পতা লাগা কি হাঁ এক হি বোট আপনি পৰ্সনল, কোই গৱৰ্নমেণ্ট কি বোট নহি হে, পৰ্সনল খুদ বনাই হুই আৰু 12-15 দিন সে সেবা কর রে তো ইনি কে সাথ বেঠে ইনহোনে হমে পুরা লোকাল ঘুমায়া, হমে বতায়া ইস ঘর মে রাশন কি জরুরত হে, ক্যোঁকি ইনকো ঘুমতে হুয়ে ইতনা টাইম হো গয়া, তো সারা নলেজ হে আসপাস কা, তো বহুত হি বড়িয়া সার্ভিস লাগি আর বহুত হি বড়িয়া কাম কর রে হ্যাঁ। বস মে ইয়ে চাহুঙ্গা কি আগে ভি হর জগা আগে বড়কর ইয়ে এসে হি কাম করতে রে, বহুত আচ্ছা লাগা আপকে সাথ না।
0: চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, অভিনয়া, জুবিন গাৰ্গ অনুৰাগী সমাজকে ধৰি কেইবাটাও সংস্থাৰ সদস্যই গুৱাহাটীত জনসংযোগ যাত্ৰাৰে বানপীড়িত ৰাইজৰ বাবে সাহায্য বিচাৰিছে। প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে ওলাই অহা এই দলটোত ৰাজ্যৰ কেইবাগৰাকীও অভিনয় শিল্পী, সংগীত শিল্পী আৰু কলা কুশলীয়ে অংশগ্ৰহণ কৰে। 8 আগষ্টত বানপীড়িত অঞ্চলৰ জনসাধাৰণৰ সাহায্যৰ বাবে চিকিৎসক, নাৰ্ছ, চিকিৎসা কৰ্মীকে ধৰি 40 জনীয়া এটা বৃহৎ দল ৰাওনা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ বেদবাৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ দুৱাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত আজি নৰ্থ ইষ্ট ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে চাফাই অভিযান চলায়। সংস্থাটোৰ লোকসকলে বাসগৃহত জমা হোৱা বোকা, পলস আদি আঁতৰোৱাৰ ব্যৱস্থা কৰে। এয়া মাত্ৰ কেইটামান উদাহৰণ। অগণন লোকে এই দুৰ্যোগৰ সময়ত প্ৰমাণ কৰিছে যে মানৱতাতকৈ শক্তিশালী একো নাই। মানুহৰ বাবে মানুহৰ এই কল্যাণমূলক কাম আৰু চিন্তাই নেতিবাচক পৰিস্থিতিটো গভীৰ আশাৰ সঞ্চাৰ কৰিছে।
3: সেয়া আছিল আমাৰ সহযোগী ঋতুপৰ্ণা বৰাৰ প্ৰতিবেদন। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি অটিপিৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14 ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহ্বান জনাইছে।
4: আপোনালোক নিশ্চয় অৱগত, অসমত ইতিমধ্যে লোকপিয়ল 2027ৰ প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে স্বগণনাৰ সুবিধা দিয়া হয়। প্ৰথম পৰ্যায়ত 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আপোনালোকে নিৰাপদ স্বগণনা পৰ্টেলৰ জৰিয়তে নিজৰ তথ্য নিজে অনলাইন যোগে প্ৰদান কৰিব পাৰিব। স্বগণনাকাৰী নাগৰিকসকলৰ ক্ষেত্ৰত গণনাকাৰীয়ে আপোনালোকৰ স্বগণনা আইডি অর্থাৎ সেলফ এনুমারেশন আইডি সংগ্রহ করিব আৰু গৃহৰ অৱস্থান তথা প্ৰয়োজনীয় তথ্যসমূহ নিশ্চিত কৰিব। আনহাতে যিসকল নাগৰিকে স্বগণনা সম্পূৰ্ণ কৰা নাই তেওঁলোকৰ ক্ষেত্ৰত গণনাকাৰীয়ে ঘৰলৈ গৈ সকলো পৰ্যায়ৰ তথ্য যেনে গৃহৰ অৱস্থা, পানীৰ সুবিধা, বিদ্যুৎ, শৌচালয়ৰ সুবিধা, ৰন্ধনত ব্যৱহৃত ইন্ধন, ইণ্টাৰনেট, মোবাইল বাহন আদি প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰি গৃহ তালিকা আৰু গৃহ পিয়ল সম্পূৰ্ণ কৰিব।
3: বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নিজা বাসগৃহত স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি জনসাধাৰণক এই প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশ ল'বলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন স্বগণনা সহজেই কৰিব পাৰি। চৰকাৰী পৰ্টেলত স্মাৰ্টফোন, লেপটপ বা ইণ্টাৰনেট ব্যৱহাৰকাৰী যিকোনো আহিলাৰ দ্বাৰা এই কাম কৰিব পাৰি বুলি তেওঁ কয়। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দক্ষিণ শালমৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হয়। জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নোটাৰী অধিবক্তা আবু চালে মহম্মদ জাহাংগীৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰি মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই কাম কৰিব পৰা যায় বুলি উল্লেখ কৰে। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহান জনায়। গোৱালপাৰা জিলাতো আজি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027ৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক কালিৰে পৰা প্ৰশিক্ষণ দি থকা হৈছে। ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। শ্ৰীভূমি জিলাৰ আয়ুক্তই আজি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱ লোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশ লয়। ৰাজ্য চৰকাৰ আৰু অসম দক্ষতা বিকাশ অভিযানৰ যৌথ পদক্ষেপ উত্তৰ পূব দক্ষতা কেন্দ্ৰত আজি দেশৰ বিভিন্ন প্ৰান্তত তথা বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। নিৰ্বাচিত প্ৰাৰ্থীসকলক শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ৰাজ্যৰ আত্মবিশ্বাস, দক্ষতা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে যোগ্যতা অৰ্জন কৰা নতুন যুৱচামৰ প্ৰতিনিধি আখ্যা দিয়ে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ যুৱচামক সবল কৰি তোলাৰ লগতে প্ৰতিভাসম্পন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰ হিচাপে ৰাজ্যখনক পৰিগণিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কোচবিহাৰ আৰু মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে হাতেৰে লিখা গুণমালাকে ধৰি সংৰক্ষিত হৈ থকা সাঁচিপাতৰ পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণৰ কাম আৰম্ভ হৈছে। সদৌসম ছাত্ৰ সন্থা আৰু বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰৰ নেতৃত্বাধীন নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত এই কাম সম্ভৱ হৈছে। মধুপুৰ সত্ৰ আৰু উত্তৰবংগ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে 3 বছৰৰ আগৰ পৰাই এই ঐতিহাসিক আৰু অমূল্য সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে আহান জনাই আহিছিল। সমিতিয়ে সদৌসম ছাত্ৰ সন্থা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনক তৎকালীনভাৱে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে আদৰণি জনাইছে। ৰাজ্যৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মাধৱদেৱ বিশ্ববিদ্যালয়ে দেশৰ শীৰ্ষৰ 50খন সেউজ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে চলিত

উদ্যোগ কেন্দ্ৰ ডি আই চিয়ে আয়োজন কৰা এটা অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়কসকলক চাহপাত সৰবৰাহ কৰা বাহন প্ৰদান কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰাজ্যৰ চাহ উদ্যোগৰ মেৰুদণ্ড আখ্যা দি তেওঁ কয় যে তেওঁলোকক সবল কৰি তোলাৰ জৰিয়তে ৰাজ্যখনো সবল হ'ব। দৰং জিলাৰ দুনীৰ হৰিপুৰ সত্ৰ নিবাসী আকাশবাণীৰ শ্ৰোতা কমলেশ্বৰী গোস্বামীৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ মৃত্যুত বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি ডিব্ৰুগড়ৰ খহনীয়া ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন। বান বিধ্বস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ সমস্যাৰ সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ উপস্থিতিত পৰ্যালোচনা বৈঠক। 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ। জিলাই জিলাই স্বগণনা প্ৰক্ৰিয়া অব্যাহত। উত্তৰ পূব দক্ষতা কেন্দ্ৰত দেশৰ লগতে বহিৰাষ্ট্ৰত নিযুক্তি লাভ কৰা প্ৰশিক্ষাৰ্থীক নিয়োগ পত্ৰ প্ৰদান কাৰ্যসূচী সম্পন্ন। আৰু মধুপুৰ সত্ৰত সাঁচিপাতৰ পুথিসমূহ ডিজিটেল সংৰক্ষণৰ কাম আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: or legal heirs of prisoners who die an unnatural death while in custody within the prisons of the National Capital Region. Under this scheme, compensation of up to 7.5 lakh rupees will be awarded depending on the specific circumstances. Delhi Chief Minister Rekha Gupta stated this, that the notified in accordance with the guidelines of the National Human Rights Commission will not only provide timely relief to the affected families under specified circumstances, but also further strengthen administrative accountability. In Keralam, the intensity of rainfall has decreased, bringing relief to people a day after heavy rain lashed several districts. The India Meteorological Department has issued an orange alert for 12 districts and a yellow alert for 2 districts today. A yellow alert will remain in force in 10 districts tomorrow. In badminton, India's Tanvi Sharma claimed her maiden BWF World Tour title, defeating Vietnam's 6th seeded. And that is the end of this news bulletin.
1: Eya Akagbani. Batori khote moy Rupjyoti Borua. Etiar pradhan batori khomu hol. Uttar Pradeshor Lucknow kaile BRICS desh khomuhor rashtriya porishankha karjaloy khomuhor murabbi sokolor duriniya boithak onusthito hobo. Bostra mantraloye oha budhbare notun dillit GI aru Beyond 2.0 shirkhokhon milanor ayojon korise. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ভার্চুয়াল পদ্ধতিৰে মুকলি কৰা নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীত জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই অংশগ্ৰহণ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত পুনৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নরেন্দ্র মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। এতিয়া শুনক বিতং বাতৰি। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্স দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰব্বীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত ভাৰতে অধ্যক্ষ কৰিব। সহযোগিতা আৰু স্থায়িত্ব উদ্ভাৱন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি এই বৈঠক আয়োজিত হৈছে। ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ আফ্ৰিকা, ইজিপ্ত, ইথিওপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিক্স যুটীয়া পাৰিসাংখ্যিক প্ৰণয়ন, পাৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। বস্ত্ৰ মন্ত্ৰালয়ে দেশৰ ভৌগোলিক সূচাংকৰ স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদনসমূহ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে অহা বুধবাৰে নতুন দিল্লীত GI আৰু বেয়ন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনৰ জৰিয়তে উৎপাদিত সামগ্ৰীসমূহৰ সংবৰ্ধন হোৱাৰ উপৰি ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত এইসমূহৰ স্তৰ উন্নীত হ'ব। বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্ৰায় 10খন দেশৰ ক্ৰেতা, ৰপ্তানিকাৰী তথা বহুজাগতিক নিগম পৰস্পৰ সংস্পৰ্শলৈ আহিব। এই প্ৰদৰ্শনীত দেশৰ শতাধিক ভৌগোলিক সূচাংক স্বীকৃতিপ্ৰাপ্ত বস্ত্ৰ আৰু হস্তশিল্পৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শিত হ'ব। তদুপৰি দেশৰ বিচিত্ৰ বোৱন পৰম্পৰা এই কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগ্ৰহী লোকসকলৰ দৃষ্টিগোচৰ হ'ব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি শ্ৰীনগৰত বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীৰ কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 100 সপ্তাহৰ বাবে দেশজুৰি গ্ৰহণ কৰা এই অভিযান আজি ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি উপৰাজ্যপালগৰাকীয়ে কয় যে এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱ সমাজক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ হকে বৰঙণি যোগাবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ যুৱক যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ মাদক দ্ৰব্য বিৰোধী অভিযানৰ হকে মত সৃষ্টি কৰিবলৈ পৰামৰ্শ দিয়ে। জম্মু কাশ্মীৰত অলপতে সমাপ্ত হোৱা 100 দিনীয়া নিচামুক্তি অভিযানৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীসিনহাই এই কাৰ্যসূচীত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰে। চৰকাৰে শীঘ্ৰেই মাদক দ্ৰব্যৰ ব্যৱহাৰ কৰি জীৱন বিপদাপন্ন কৰি তোলা লোকসকলৰ বাবে আৰ্থসামাজিক পুনৰ সংহতকৰণ আঁচনি আৰু পুনৰ নিবাস কাৰ্যসূচী মুকলি কৰিব বুলি তেওঁ সদৰি কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি 4খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। দক্ষতা বিকাশ, শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য, সৰ্বাত্মক শিক্ষা, নিৰ্মাণ খণ্ডৰ শেহতীয়া কাম কাজ তথা নিকা শক্তিৰ ক্ষেত্ৰত সহযোগিতা

ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। এইসমূহৰ ভিতৰত এখন চুক্তিৰ জৰিয়তে নিৰ্বাচিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত প্ৰযুক্তিচালিত এটা অনুশীলনমূলক প্ৰকল্প হাতত লোৱা হৈছে। এই কাৰ্যসূচী অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ আৰু অষ্ট্ৰেলিয়াৰ ৰিবাউণ্ডৰ যুটীয়া উদ্যোগত ৰূপায়ণ কৰা হ'ব। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে মানসিক স্বাস্থ্য সম্পৰ্কীয় সম্পদসমূহ কল্যাণ সমীক্ষা কৰিব পৰা আহিলা আৰু গোপনীয়তা অটুট ৰাখি ভাৰ্চুৱেল মাধ্যমেৰে পৰামৰ্শ লাভ কৰাৰ সুবিধা লাভ কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষা নাগৰিকত্ব নীতি আৰু বহু সাংস্কৃতিক পৰিক্ৰমাৰ সহযোগী মন্ত্ৰী জুলিয়ান হিলৰ উপস্থিতিত চুক্তিসমূহ স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে জুলিয়ান হিলৰ নেতৃত্বৰ অষ্ট্ৰেলিয়াৰ এটা প্ৰতিনিধি দলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুক অমৰাৱতীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ দ্ৰুত অৰ্থনৈতিক প্ৰগতিৰ ওপৰত আলোকপাত কৰি সহযোগিতা আৰু বিনিয়োগ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বাণিজ্যিক সংস্থা তথা প্ৰতিষ্ঠানসমূহক আহান জনায়। কেৰালামৰ কেইবাখনো জিলাত শেহতীয়াকৈ নিৰৱচ্ছিন্নভাৱে হোৱা বৰষুণে জনজীৱন বিঘ্নিত কৰাৰ এদিন পাছত পৰিস্থিতি সামান্য উন্নত হৈছে। উল্লেখযোগ্য যে বৰষুণৰ পৰিমাণ সামান্য হ্ৰাস হোৱাত জনসাধাৰণে সকাহ লাভ কৰিছে। দেশৰ বতৰ বিজ্ঞান বিভাগে আজি ৰাজ্যখনৰ 12খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু আন 2খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। আনহাতে কাইলৈও ৰাজ্যখনৰ 10খন জিলাত য়েল্ল' এলাৰ্ট বাহাল থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। ৰাজ্যখনত বৰষুণৰ ফলত হোৱা আনুষাংগিক ঘটনাত কালিৰে পৰা 8গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 5,700 অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। বতৰৰ অৱস্থা সামান্য উন্নত হৈছে যদিও পাহাৰীয়া তথা নদী কাষৰীয় অঞ্চলত বাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। তদুপৰি কেৰালাম, কৰ্ণাটক আৰু লাক্ষাদ্বীপৰ সমীপৰ সাগৰলৈ নাযাবলৈ মাছমৰীয়াসকলক পৰামৰ্শ দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল 2027ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইনযোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া, ইংৰাজী আদিকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ হোৱা এই অনলাইন স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশ ল'বলৈ আহান জনাইছে। ইণ্ডোনেছিয়াৰ মাডুৰা দ্বীপৰ সমীপত আজি এখন যাত্ৰীবাহী ফেৰীত সংঘটিত অগ্নিকাণ্ডত 5গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে 41গৰাকী সন্ধানহীন হৈ আছে। উল্লেখযোগ্য যে ফেৰীখনত 271গৰাকী যাত্ৰী আছিল। দেশখনৰ অনুসন্ধান আৰু উদ্ধাৰকাৰী সংস্থাই প্ৰকাশ কৰা অনুসৰি ফেৰীৰ পৰা এই পৰ্যন্ত 225গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে। উল্লেখযোগ্য যে ফেৰীখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চুৰাবায়াৰ পৰা দক্ষিণ চুলায়েছিৰ মাক্কাছাৰলৈ গৈ আছিল। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অনুষ্ঠিত 84সংখ্যক ছানডেইজ অন চাইকেলছ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচী নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হয়। নিচামুক্ত ভাৰত কাৰ্যসূচীৰ সমৰ্থনত ভালেসংখ্যক শিক্ষাৰ্থী, চাইক্লিষ্ট আৰু এন চি চিৰ সদস্যই এই অনুষ্ঠানত অংশ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰী ডঃ মন্দাভিয়াই কয় যে নিচামুক্ত ভাৰতৰ সংকল্পৰে এই কাৰ্যসূচী দেশৰ 79সংখ্যক স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত আয়োজন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কংগোত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱা বুলি প্ৰকাশ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দেশখনত ইবোলাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হৈ থকাৰ লগতে ভৌগোলিকভাৱে বিস্তৃত হৈ চুবুৰীয়া দেশসমূহলৈকো বিয়পিছে। সংস্থাটোৱে আৰু প্ৰকাশ কৰে যে দেশখনত সম্প্ৰতি 3,605টা নিশ্চিত সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু যোৱা বৃহস্পতিবাৰলৈ 1,500তকৈ অধিক লোকৰ এই ৰোগত মৃত্যু হৈছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ পুৰুষৰ 80 কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ই প্ৰতিযোগিতাৰ সময়ছোৱাত খেলুৱৈগৰাকীৰ দৃঢ়তা আৰু দক্ষতা সঁচাকৈ প্ৰশংসাৰযোগ্য। এই বক্সাৰগৰাকীয়ে ভালেসংখ্যক যুৱ খেলুৱৈক শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ বক্সিঙত 90 কিলোগ্ৰাম শাখাত ৰূপৰ পদক বিজয়ী নৰেন্দ্ৰ বেৰৱালকো শুভেচ্ছা জনায়। শ্ৰীমোদীয়ে পুৰুষৰ 5,000 মিটাৰ ইভেণ্টত ব্ৰঞ্জৰ পদক বিজয়ী গুলবীৰ সিঙকো প্ৰশংসা কৰে। একেদৰে মহিলাৰ 63 কিলোগ্ৰাম শাখাত জুডোত ব্ৰঞ্জৰ পদক লাভ কৰা উন্নতি শৰ্মাক
প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয়

0: যে খেলৰ সময়ত খেলুৱৈগৰাকীৰ ক্ৰীড়াৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱ সুন্দৰকৈ দেখা পোৱা গৈছিল। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কাইলৈ ব্ৰিক্ছ দেশসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ'ব। বস্ত্ৰ মন্ত্ৰালয়ে অহা বুধবাৰে নতুন দিল্লীত জি আই আৰু বেঅইন 2.0 শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰা নিচামুক্ত যুৱ সমাজ কাৰ্যসূচীত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই অংশগ্ৰহণ কৰে। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আজি আৰম্ভ হৈছে আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ত সোণৰ পদক বিজয়ী ভাৰতৰ অংকুশ পাংঘালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। ষ্টুডিঅ'ত আছো মই ত্ৰিদিশা। প্ৰিয় শ্ৰোতা, শুনো আহক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি দেশপ্ৰেমমূলক গীত।
2: আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, দুই পাৰৰ দেখা বন্ধু নেথাকিবাৰৈ নেথাকিবাৰৈ।

0: মূরশ্রু অঞ্জলি যাতিন কত জোয়ানর মৃত্যু হল কার জীবন যৌবন গোল এই মৃত্যু অপরাজয় তেনে মৃতক নহল মাই কিয় কত জোয়ানর মৃত্যু
1: ইমান পৰে শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ দেশপ্ৰেমমূলক গীত দুটি শুনিলে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

প্ৰেছৰেটা আগবঢ়াইছো। গ্লাছগোত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছৰ 2026ৰ সংক্ষিপ্ত বিৱৰণ।

0: প্ৰিয় শ্ৰোতা, বিশেষ অসুবিধাবশতঃ গ্লাছগোত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়াব পৰা নগ'ল। তাৰ বাবে আমি দুঃখিত। এতিয়া শুনো আহক বায়েৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আগবঢ়াব পম্পী বৈশ্য আৰু সহস্ৰাব্দী দত্তই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
1: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই থলীতে বাণীবদ্ধ কৰা এক বায়ুৰোহণীয় অনুষ্ঠান হিপ হিপ হুৰেৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই
2: আৰু মই সহস্ৰাব্দীয়ে
1: আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি উপস্থিত আছোঁ গুৱাহাটী ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগত। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ আৰম্ভণিতে আহকচোন আমি কথা পাতোঁ পৰিৱেশ্য কলা বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডক্টৰ জয়শ্ৰী চৌধুৰীৰ লগত।
3: নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
4: হয়, নমস্কাৰ।
3: আপোনাৰ পৰা আমি জানিব বিচাৰিম বিশ্ববিদ্যালয়খনৰ বিভাগটোৰ বিষয়ে।
4: ধন্যবাদ মোক এইখিনি কথা ক'বলৈ দিয়াৰ কাৰণে। আমাৰ বিভাগটো আৰম্ভ হৈছে 2018 চনৰ পৰা। 14 চনতেই আমাৰ নগাঁও যোনটো মেইন কেম্পাছ আমাৰ তাত আৰম্ভ কৰা হৈছিলে পৰিৱেশ কলা বিভাগটো, আৰু তেতিয়াৰ পৰা আজিলৈকে চলি আছে বিভাগত। আমাৰ পৰিৱেশ কলা, আমাৰ ইয়াত 3টা গীত, নৃত্য আৰু নাটক, এই 3টা বিভাগ আছে। আমাৰ ফেকাল্টিবোৰ ডান্সৰ 3জন আছোঁ আমি। আমাৰ আৰু এটা কেম্পাছ আছে যোৰহাট ইউনিটত, তো ডান্সো তাত আমাৰ 2জন আছে, এজন ৰেগুলাৰ ফেকাল্টি আৰু এজন গেষ্ট ফেকাল্টি। ইয়াত আমাৰ এজন এডকত আছে আৰু 2জন আমাৰ ৰেগুলাৰ ফেকাল্টি, তাৰে মই এজন নৃত্য বিভাগৰে। আৰু আমাৰ সংগীতৰ মিউজিকৰ আছে ইয়াত এজন ৰেগুলাৰ ফেকাল্টি আৰু এজন আমাৰ গেষ্ট ফেকাল্টি, তেওঁ ছিনিয়ৰ মোষ্ট ফেকাল্টি আমাৰ ডিপাৰ্টমেণ্টৰ। তেখেতে হিন্দুস্তানী ক্লাছিকেলৰ বৰ ভাল কমাণ্ড আছে। তাৰোপৰি আমাৰ যোৰহাট ইউনিটত তাত আমাৰ জিন্তী দাস মেম, তেখেতেও হিন্দুস্তানী ক্লাছিকেল আৰু বৰগীতৰ ওপৰত ভাল নলেজ ৰাখে। তাৰপিছত আছে আমাৰ থিয়েটাৰ। থিয়েটাৰটো আমাৰ যোৰহাটত নাই, যোৰহাট ইউনিটত নাই, আমাৰ এখন ইউনিটতে আছে। থিয়েটাৰৰ কাৰণে আমাৰ 2জন আমাৰ ৰেগুলাৰ ফেকাল্টি আছে আৰু এজন এডকত আছে। বৰ্তমান আমাৰ ষ্টুডেণ্টছবোৰ মানে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আছে, যিহেতু গুৱাহাটীৰ হ'লেও তেওঁলোকে মাজি বা ধুবুৰীৰ পৰাও আহি আছে PhD কৰিবলৈ। তেনেকুৱা মানে দূৰৰ দূৰৰ পৰা আছে, নগাঁৱৰ পৰা আছে, বাইহাটে চাইলি সেইটো ছাইডৰ ফালৰ পৰাও আছে। অভাৰঅল গোটেই অসমৰ পৰা আমাৰ ষ্টুডেণ্ট দেখা পোৱা যায়। যোৰহাট ইউনিটতো আমাৰ ইয়াৰ ইফালৰ পৰা চিপাঝাৰৰ পৰা ষ্টুডেণ্টছ গৈছে, মাজুলীৰ পৰাও আছে ষ্টুডেণ্ট পঢ়িবলৈ। যিহেতু মাজুলী ইউনিভাৰ্চিটি আছে, এখন আমাৰ কালচাৰেল ইউনিভাৰ্চিটি খোলা হৈছে, তথাপিও আমাৰ ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ আহিছে, সেইটো আমাৰ কাৰণে মানে খুব ডাঙৰ কথা। বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত তেওঁ পঢ়িব আহিছে, সত্ৰ মানুহ হৈ তেওঁ মাজুলীৰ পৰাই ইয়ালৈ আহিছে পঢ়িবলৈ, ডাঙৰ কথা। তেনেকৈ আমাৰ বিভিন্ন বিভাগত মানে আমাৰ এটা বিভাগ কিন্তু তাৰ যেতিয়া 3টা ষ্ট্ৰীম, সেই 3টা ষ্ট্ৰীমতে বেলেগ বেলেগ ঠাইৰ পৰা ভাল নলেজ লৈ কিনে ষ্টুডেণ্টছ আহিছে আৰু ইয়াৰ পৰা ভাল নলেজ লৈ কিনে বহুতে ভাল কাম কৰিও আছে। অত বছৰত মানে ভাল ষ্টুডেণ্টছ ওলাই গ'ল, ভাল ভাল ঠাইত চাকৰি কৰি আছে, কালচাৰেল ইউনিভাৰ্চিটি তেজপুৰতো আছে, তেনেকৈ ভাল জেগাত ভাল কাম কৰি আছে। আৰু যোনে চাকৰি কৰা নাই তেওঁলোকে নিজৰ এটা ফ্ৰীলান্সিং ৱেত কাম কৰি আছে। আমাৰ ষ্টুডেণ্টছ এনেকৈ আহি থাকিব আৰু তেওঁলোকে আমাৰ ফেকাল্টিৰ পৰা, আমাৰ যিমান ছিনিয়ৰ প্ৰফেচাৰ্ছ আছে তেওঁলোকৰ পৰাও ষ্টুডেণ্টছখিনি ভাল নলেজ লৈ যাব। আশা কৰোঁ আৰু গ্ৰ' কৰিব, আমাৰ নাম্বাৰ অফ ষ্টুডেণ্টছ আৰু বাঢ়িব। ধন্যবাদ।
1: ধন্যবাদ বাইদেউ পৰিৱেশ্য কলাৰ বিষয়ে ইমান সুন্দৰকৈ আমাৰ শ্ৰোতাবন্ধুক জনোৱাৰ বাবে।
2: আমাৰ সৈতে উপস্থিত আছে পৰিৱেশ্য কলা বিভাগৰে কেইজনমান ছাত্ৰ ছাত্ৰী। আমি তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ, তেওঁলোকৰ প্ৰতিভাৰ উমান ল'বলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বিচাৰিছোঁ। আপুনি নামটো জনাব আৰু আপুনি কোনটো বিভাগৰ আপুনি প্ৰতিনিধিত্ব কৰে সেয়া জনাব আৰু আমাৰ আগত আজি কি কৰি দেখুৱাব বিচাৰিব।
5: ধন্যবাদ। মোৰ নাম শ্ৰী মোপান শৰ্মা, মই পৰিৱেশ্য কলা বিভাগৰ থিয়েটাৰ শাখাৰ ছাত্ৰ। মই এটি গান গুণগুণাবলৈ বিচাৰিম, যথেষ্ট ভুল ক্ৰুটি হ'ব পাৰে তাৰ মাজতে। নিদাৰো কৌৰৱে বেহুখন সজালে,

0: ধন্যবাদ।
1: খুব সুন্দর আরম্ভণি, আপনাদের অশেষ ধন্যবাদ। এবার আমার সঙ্গে উপস্থিত আছে অন্য এগারী ছাত্রী, আপনার পরিচয় জানাব।
2: নমস্কার, মোৰ নাম দীক্ষিতা কাকতি আর মানে শ্রীমন্ত শঙ্করদেব বিশ্ববিদ্যালয়ের নাট্যকলা বিভাগের ছাত্রী। আর আজি মই আমার অল্প দিনের আগতে হয়ে যাওয়া এখন নাটক ফাতেমা বিবি ঘর, যখন আমার অসমীয়া অনুবাদ করেছে দুলাল রয় সারে সর্দার, আর পরিচালনাত আসে আমার বিভাগের রশ্মিতা শইকীয়া বাইদেউ। তাতে একটা খুব ধুনিয়া চরিত্র আসে জিন্নত বলে। আর এখন এখন নাটক হয়েছে আমার রক্ষণশীল সমাজের কেনেকে এগারী মাকে গোটেকজনী ছোৱালীক চাইছিলে তাৰে এটা চরিত্র হয়েছে জিন্নত। আর মই সেই জিন্নত চরিত্রটোর অকনমান সংলাপ মাতি দিবলে বিচাৰিছোঁ।
1: নিশ্চয়।
2: ময়ো নেকিবক ভাল পাওঁ, বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। অঁ, মোৰ হিয়াৰ প্ৰাণতকৈও মই নেকিবক বহুত ভাল পাওঁ। তই যিমান পাওঁ তাতকৈ মই সিমান ভাল পাওঁ। চাওঁ, মোৰ গাৰ পৰা হাতখন আঁতৰাই নাহে, মোক এনেকৈ নুচুবি। মই কৈছো নহয়, মোৰ গাৰ পৰা হাতখন তই এনেকৈ এৰুৱাই নে। একে তেজমঙহৰ বাই ভনী হৈও তোক আজি বৰ পৰপৰ লাগিছে। তই মোৰ কাৰণে এজনী বেলেগ ছোৱালী, তই মোৰ কাৰণে বহুত পৰ, তই মোৰ কাৰণে শত্ৰু। তই আজিৰ পৰা মোৰ লগত এনেকৈ কথা নাপাতিবি। অঁ, তই মোৰ কাৰণে শত্ৰু।
1: ধন্যবাদ। ধন্যবাদ। আপুনি সৰুৰ পৰা অভিনয়ৰ লগত জড়িত?
2: হয়, সৰুৰ পৰাই নাটক কৰিছিলোঁ, তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই। আমাৰ শিৱসাগৰ নাটকলা শিশু বিদ্যা নিকেতনত মই সৰুৰ পৰা নাটক কৰিছিলোঁ, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যিমান পাৰিছোঁ কৰি কৰি গৈ আছোঁ।
1: ঠিক আছে, ধন্যবাদ। আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ।
2: ধন্যবাদ।
3: এইবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ।
4: নমস্কাৰ, মোৰ নাম গীতিমা দাস, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ ছাত্ৰী।
3: আপুনি আজি আমাৰ অনুষ্ঠানত কি কৰিব?
4: আপোনালোকৰ অনুষ্ঠানত মই অসমৰ লোকনাট্য কলা পুতলা নাচৰ বিষয়ে দুআষাৰ ক'ম বুলি ভাবিছোঁ।
3: নিশ্চয়।
4: অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ নোহোৱাৰ আগৰে পৰা পুতলা নাচ প্ৰচলিত হৈ আছে। তাৰ এক লিখিত প্ৰমাণ পোৱা যায় কথাগুৰু চৰিতত শিশুলীলাত উল্লেখ আছে যে গুৰুজনাৰ আৱিৰ্ভাৱৰ 22 দিনৰ দিনাখন তেওঁৰ পিতৃ কুসুম্ভৰ ভূঞাই তেওঁলোকৰ চোতালত পুতলা নাচ প্ৰদৰ্শন কৰিছিল। আৰু সেইটো লিখিত আকাৰে পোৱা যোৱাৰ লগতে আমি গম পাওঁ যে অসমত পুতলা নাচ প্ৰাকশংকৰী যুগৰ পৰাই প্ৰচলন হৈ আহিছে। বৰ্তমান সময়ত পুতলা নাচটো নাইকিয়া হৈ যাবলৈ ধৰিছে। তাৰ নাইকিয়া হৈ যোৱাৰ কাৰণ বুলিবলৈ ক'লে আমাৰ বহিৰাগত কিছুমান সংগীত হওক বা আমি বাহিৰৰ সংস্কৃতিটোক আঁকোৱালি লোৱাৰ বিনিময়ত আমাৰ যিবিলাক অনুষ্ঠান পূজা পাৰ্বণত যেতিয়া পুতলা নাচ শিল্পীসকলে প্ৰদৰ্শন কৰিছিল, সেই প্ৰদৰ্শনৰ কাৰণে শিল্পীসকলক মানে কি নিমন্ত্ৰণ নোপোৱাৰ অনুযায়ী তেওঁলোকে মানে কি কৰিব নোৱাৰে, প্ৰদৰ্শন কৰিব নোৱাৰে শিল্পীবিলাকে। তাৰ কাৰণে বহুতো শিল্পীৰ মানে কি আপোনাৰ সংসাৰ নাছিলে, কাৰণ এইটো হৈছে আপোনাৰ পৰিয়ালকৰ্মী, মানে পৰিয়াল গোটেইখিনি মানুহে লগ লাগি পুতলা নাচটো চলাই প্ৰদৰ্শন কৰে। যেতিয়া তেওঁলোকে মানে প্ৰদৰ্শন নাপায়, নোপোৱাৰ বিনিময়ত তেওঁলোকে সেই পুতলা নাচটো এৰি দিব লগা বাধ্য হয়, বাধ্য হৈ অন্য কিছুমান কাম কৰে। তাৰ বিনিময়ত পুতলা নাচটো নোহোৱা হৈ যোৱাৰ অন্য এটা কাৰণ বুলি ধৰিব পাৰি। আৰু বৰ্তমান সময়খিনিত মই ভাবোঁ যে পুতলা নাচটো বৃদ্ধিৰ কাৰণে আমি আমাৰ অসমীয়া সমাজখনে আমাৰ পূজা পাৰ্বণতে হওক, উৎসৱতে হওক, স্কুল হওক, মহাবিদ্যালয়ত হওক পুতলা নাচ প্ৰদৰ্শন কৰিব লাগে। সেই যিকেইটা শিল্পী বৰ্তমান অসমত প্ৰদৰ্শন কৰি আছে পুতলা নাচ, তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব লাগে। আৰু তেওঁলোকক আমি মানে কি উৎসাহ যোগাব লাগে যাতে তেওঁলোকে কাম পায়, কাম কৰে, আমাৰ এই পুতলা নাচটো অসমীয়া সমাজত যাতে জীয়াই থাকে। তাৰ কাৰণে মই এইটো মোৰ ক'বলগীয়া আছিলে পুতলা নাচৰ বিষয়ে বৰ্তমান সময়ত।
3: পুতলা নাচ অসমীয়া সংস্কৃতি তথা ভাৰতীয় সংস্কৃতিৰ এক অনবদ্য অংশ। আপুনি আমাৰ লগতে আমাৰ শ্ৰোতাবৃন্দক ইমান সুন্দৰকৈ পুতলা নাচ তথা শিল্পীসকলৰ তথ্য দাঙি ধৰিলে, তাৰ বাবে ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
4: নমস্কাৰ, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। মই থিয়েটাৰ শাখাত পঢ়ি আছোঁ। 2011 চনৰ পৰাই মই নাটকৰ লগত জড়িত হৈ আছোঁ, যদিও মই মোৰ দেউতাই কবিতা আবৃত্তি কৰে বা কবিতা লিখে, গতিকে ময়ো ইয়াৰ প্ৰতি অলপ আগ্ৰহী হওঁ। আৰু সেয়েহে আজি মই এই অনুষ্ঠানত এটা কবিতা, নিজৰ লিখা এটা কবিতা মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ।
3: ঠিক আছে, আমি কবিতাৰ মাজলৈ যাওঁ।
4: কবিতাৰ শিৰোনাম প্ৰকৃতিৰ বিজয় মেলা। আজি প্ৰকৃতিয়ে লাভ কৰিছে এক নিৰ্মল শান্তি, চৰাইবোৰে খোলা অন্তৰেৰে উলাহত মুক্ত আকাশত উৰিছে, চাৰিও দিশত শুনিছোঁ সুৱলা সুমধুৰ সংগীত, কুকুৰ মেকুৰীবোৰেও দেখোন মাজ ৰাস্তাত নিজৰ মৃত মাকৰ দুগ্ধ বিচাৰি হাবাথুৰি খোৱা নাই, কছাৰী দোকানত ওলমি থকা নাই ছাগলী হাঁহ মুৰ্গীৰ মাংস, নাই তাত সোৱাদ লোৱা লোভীয়া মানুহৰ ভিৰ। পিঞ্জৰাত সোমাই থকা পোহনীয়া জীৱকেইটাই দেখোন হাঁহিছে। দুৰ্দান্ত শক্তিশালী ভাইৰাছটোৱে আজি গৰ্ভত ফুলি থকা মানৱ নামৰ জাতিটোক এফালৰ পৰা ধ্বংসি নিব ওলাইছে। মানৱ আজি পিঞ্জৰাবদ্ধ, পৃথিৱী আজি স্তব্ধ। চৰাই চিৰিকটি সুৰীয়া গীতত বতাহ বৰষুণে তাল ধৰিছে। প্ৰকৃতিয়ে পাতিছে কেৱল বিজয় মেলা। আজি প্ৰকৃতিয়ে লাভ কৰিছে এক নিৰ্মল শান্তি। মাক মই সুধিলোঁ, মা, প্ৰতি বছৰে প্ৰকৃতিৰ বাবে 3-4 দিন এইদৰে বন্ধ পালি প্ৰকৃতিক সজীৱ কৰি তুলিব নোৱাৰোঁ জানো? এয়াওতো এক উপায় হ'ব পাৰে পৃথিৱীক শীতল কৰি ৰখাৰ। উত্তৰত মায়ে কেৱল হাঁহিলে, ধন্যবাদ।
3: সঁচাকৈ কবিতাটো খুব সুন্দৰ হৈছে। আশা কৰোঁ তুমি এনেকৈ আগলৈ কবিতা লিখি যোৱা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপোনাৰ পৰিচয়টো জনাব।
0: নমস্কাৰ, মোৰ নাম ময়ূৰাক্ষী নাথ আৰু মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ 4th ষাণ্মাসিকৰ ছাত্ৰী।
3: আজি আপুনি আমাৰ এই অনুষ্ঠানত কি কৰিব?
0: মই ঝুনা কংকন ভূঞা দাদাৰ অনুভৱৰ কিছুমান শব্দ এক কৰি তেওঁ লিখা এশাৰী মই পঢ়িবলৈ ওলাইছোঁ।
5: নিশ্চয়।
0: জীৱনত বহু কথা মিলি মিলি নিমিলা হয়। এটা এটা মুহূৰ্তত অনুভৱ কৰা যায় কি কি হেৰুৱাইছোঁ, কাক কাক হেৰুৱাইছোঁ। বহু সময়ত আপোনাৰ এৰাব নোৱাৰা দায়িত্ব আনৰ বাবে কেৱল মাত্ৰ অজুহাত হ'ব পাৰে। আপোনাৰ ব্যস্ততা আনৰ বাবে কেৱল আৰু কেৱল মাত্ৰ শ্ব' অফ হ'ব পাৰে। বুজি বুজিও বহু মানুহে আপোনাক নুবুজিব পাৰে। যুঁজি যুঁজিও আপুনি কাকো বুজাব নোৱাৰে। সেই সময়বোৰত বুকুত খোজ এটা মাৰি এটা বাক্য ইপাৰ সিপাৰ হয়, মিছ কৰি আছোঁ। বহু কথাই আমি এৰিব নোৱাৰিও এৰিব লগা হয়। জীৱনত এনেকুৱা দিন সকলোৰে আহে। আপুনি মোৰ ঠাইত, মই আপোনাৰ ঠাইত ৰৈ ভাবিব পাৰিলেই সকলো সহজ হৈ পৰে। ধন্যবাদ।
3: ধন্যবাদ। ইমান সুন্দৰকৈ অনুভৱৰ দুষাৰী পাঠ কৰি দিলে, তাৰ বাবে সঁচাকৈ শুনি ভাল লাগিলে। আপুনি যিহেতু কৈছে এইবাৰ আপোনাৰ শেষৰটো ষাণ্মাসিক, গতিকে অনুভৱ কেনেকুৱা?
0: অনুভৱ মানে সকলো আৰম্ভণিৰে এটা শেষ থাকে। তেনেকৈ আৰম্ভ কৰিছিলোঁ 2022 চনত আমি, আৰু এতিয়া শেষ হ'ব হ'ল। কেনেকৈ পাৰ হৈ গ'ল 2 বছৰ একদমেই গম নাপালোঁ। আমি যিহেতু মানে নাটকৰ মানুহ, নাটক মানে আমি পৰিৱেশ কলা বিভাগ, যিহেতু ডান্স, ড্ৰামা, মিউজিক তিনিওটা শাখাৰে গঠিত এটা বিভাগ, য'ত মানে আমি মনৰ কথাবিলাক খুলি ক'ব পাৰোঁ, য'ত কোনেও কাকো জাজ নকৰে। কাৰণ আমি যিহেতু কলাৰ লগত জড়িত, গতিকে আমাৰ ইয়াত জাজমেণ্টৰ কোনো কথাই আহি নপৰে। গতিকে এই যে বন্ধুখিনিক, এই সময়খিনিক লৈ, স্মৃতিখিনিক লৈ ঘৰলৈ উভতি যাম। ক'ৰবাত নহয় ক'ৰবাত আজি 1 মাহমানৰ পৰাই বুকুৰ বিষ এটা হৈ আছে, যিটো বিষৰ কোনো ঔষধ নাই, কোনো চিকিৎসা নাই। সেই মাত্ৰ চিকিৎসা হৈছে এই সময়খিনি। মানে যিমান পাৰোঁ, আৰু মই ইয়াতে 10 দিন আছোঁ এইখন গুৱাহাটীত, আৰু এই 10 দিনত মই ভাবিছোঁ যে গোটেই বন্ধু বান্ধৱী আৰু যিমানখিনি মানুহ আছিলে তেওঁলোকৰ লগত সম্পূৰ্ণ নিজক উদঙাই মই সময় কটাম, যাতে এই স্মৃতিখিনি লৈ গোটেই জীৱনটো পাৰ কৰিব পাৰোঁ।
1: এইবাৰ আমাৰ সৈতে আছে অন্য এজন ছাত্ৰ, আমি তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ।
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংশুপতি মৈকীয়া, মই থিয়েটাৰ বিভাগৰ ছাত্ৰ।
1: আপুনি কেতিয়াৰ পৰা থিয়েটাৰৰ লগত জড়িত হৈ আছে?
6: মই এতিয়া ক'বলৈ গ'লে 6 বছৰমানেই হ'ল লাগি থকা থিয়েটাৰত। এবাৰ মোৰ শেষ হ'ব, মাষ্টাৰ্ছ কৰিছোঁ এতিয়া, আজি পৰীক্ষা আছিলে, এতিয়া শেষ হ'ব আজি।
1: আপুনি কিবা এটা কৰি শুনাব, আমাক সংলাপ এটা যদি মাতি শুনে ভাল লাগিব।
6: যিহেতু মই থিয়েটাৰ বিভাগৰ ছাত্ৰ, সেইকাৰণে সংলাপ এটাই কৈছোঁ। মই নাটকখন কৰিছিলোঁ লাচিত বৰফুকন বুলি, প্ৰবীণ কুমাৰ শইকীয়া ছাৰৰ, তাৰে এটা সংলাপ কৈছোঁ। আতন বুঢ়াগোহাঁইৰ স্বৰ্গদেউ। চৰাই গছত বাঁহ লৈ পোৱালি জগায়, সেই পোৱালি তুলি তালি কিছু ডাঙৰ হ'লে তাক ঠোঁটত ধৰি উৰুৱাই চায়, সিডালে সিডালে লৈ ফুৰায়। পাখি গজাৰ লগে লগে উৰিবলৈ নিদিয়ে তাক, উৰিব পাৰিলে আকৌ মাটিলৈ নমায়। তেতিয়াও কিন্তু সি নিজে খুটি খাব নোৱাৰালৈ লগ নেৰে মাকজনীয়ে। কিন্তু তাকেই হ'বলৈ নিদি যদি পাখি গজাৰ লগে লগে তাক উৰিবলৈ দিয়া হয়, সেই চৰাই হয়তো কোনোবা শিয়াল কুকুৰে খায়, নতুবা মানুহে ধৰি নিয়ে। ধন্যবাদ।
1: অশেষ ধন্যবাদ। ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ এতিয়া?
6: এতিয়া তাকে ইউনিভাৰ্চিটি শেষ হোৱাৰ পিছত নাটকৰ গ্ৰুপত কাম কৰিব লাগিব, তাকে আছে আৰু কিছুমান পৰিকল্পনা। চাকৰিও লাগে, পইচাও লাগে, টকা লাগে।
1: ঠিক আছে, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আপুনি মনে বিচৰা ধৰণে কাম কৰি যাওক।
7: নমস্কাৰ, মোৰ নাম শিল্পিকা বৰা, মই শংকৰদেৱ বিশ্ববিদ্যালয়ৰ 4th ষাণ্মাসিকৰ ছাত্ৰী।
5: মই সত্ৰীয়া নৃত্যত মাষ্টাৰ্ছ কৰি আছো, মানে পাৰফৰ্মিং আৰ্টছ হয় কিন্তু মোৰ ভাগটো সত্ৰীয়া হয়। সৰুৰ পৰাই সত্ৰীয়া নাচি আহিছো, সত্ৰীয়াৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আছে। যিহেতু শংকৰ নৃত্য বুলি ক'লে মনত মানে এটা প্ৰথমতেতো আধ্যাত্মিক ভাৱটোৱে মনলৈ আহে, শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনি ময়ো নিজে শিকি মেলি বুজি যিখিনি পাৰোঁ সেইখিনি উপস্থাপন কৰিব বিচাৰিছোঁ। বহুতো শিকিবলৈ বৰ্তমান বাকী আছে কিন্তু তথাপিতো যিমানখিনি পাৰোঁ সেই পৰ্যাপ্তে মই মানুহৰ ওচৰত পৰিৱেশন কৰিছোঁ, মঞ্চত পৰিৱেশন কৰিছোঁ, তাৰ পৰা বহু অভিজ্ঞতাও পাইছোঁ। সেয়া আৰু তাৰোপৰি কিছুমান কাম বাকী আছে, গৱেষণাৰ লগতো জড়িত হৈ আহিছোঁ। এতিয়া আমাৰ ফোর্থ ছেম যেতিয়া অলপ গৱেষণাৰ কামো ব্যস্ত হৈ থাকিবলগীয়া হৈছে। আমাৰ যোনখিনি সত্ৰীয়া নৃত্যৰ তাৰ লগত কিছুমান নাচ জড়িত হৈ আছে, ভাওনা কেন্দ্ৰিক নাচসমূহ যিবিলাক ভাওনাত পৰিৱেশন কৰা হয়, অৰ্থাৎ গুৰুজনাৰ সৃষ্ট অংকীয়া ভাওনাই হওক বা মাধৱদেৱৰ ঝুমুৰাসমূহেই হওক, তাত কিছুমান ধৰণৰ নাচ দেখা পোৱা যায়। যেনে তোমাৰ সূত্ৰধাৰী নাচ, গোসাঁই নাচ, গোপী প্ৰৱেশৰ নাচ, তাৰোপৰি খৰমান হওক বা ভোজন বেহাৰ নাচ, এই সকলোবোৰক আমি আচলতে ভাওনা কেন্দ্ৰিক নাচ বুলি কওঁ। সেই ভাওনা কেন্দ্ৰিক নাচবোৰ কেনেকৈ ক'ত পৰিৱেশন কৰা হয় বা পৰিৱেশন ৰীতি কেনেকুৱা, পৰিৱেশন আৰ্হি কেনেকুৱা, সেই বিষয়ে মই অলপ গভীৰভাৱে অধ্যয়ন কৰি আছোঁ। সেইকাৰণে মই অলপ মোৰ সেই কথাখিনিকে ইয়াত জনাব বিচাৰিলোঁ। আচলতে বৰ্তমান সময়ত সেই নৃত্যশৈলীবিলাক আগত থাকি কিছু পৰিৱৰ্তন হৈছে, নোহোৱাও নহয়, কিন্তু তেনে কৰিব যাওঁতে কিন্তু সেই আগৰ আমাৰ যিটো গুৰুজনাই উলিয়াই থৈ গৈছিলে সত্ৰীয়া নৃত্যখিনি, তাৰবোৰ কিন্তু মূল শিপাডাল একদম ছিঙি যোৱা নাইকিয়া। আগৰ দিনত সেই সত্ৰীয়া নাচখিনি ব্যৱহাৰ কৰিবলৈ বা যি ধৰণৰ সাজ পোছাক ব্যৱহাৰ কৰিছিলে, যি ধৰণৰ মেকআপ ব্যৱহাৰ কৰিছিলে বা পোহৰৰ ব্যৱস্থা হিচাপে যিবিলাক ব্যৱহাৰ কৰিছিলে, বৰ্তমান সময়ত তাৰ কিছু পৰিৱৰ্তন দেখা পোৱা যায়। আগৰ দিনত যেনে তোমাৰ পোহৰৰ হিচাপে অগ্নিগড়ত যেনে বন্তি থাকে, নগছ প্ৰজ্বলিত বন্তি, যিয়ে নৱৰসৰ প্ৰতীক বুজায়, তাৰোপৰি সেই থিয়াও পোহৰৰ ব্যৱস্থা দিছিলে, তাৰোপৰি আৰিয়া মতা এইবিলাকৰ জৰিয়তে সেইখিনি সময়ত পোহৰৰ ব্যৱস্থাটো কৰা হৈছিলে, তাৰোপৰি বাদুলি চাকিৰো ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত তাৰ বহুতো আধুনিকতা আহি পৰিছে, বিভিন্ন ধৰণৰ লাইটছ আহি পৰিছে। কিন্তু এই লাইটছবোৰ অহাৰ কাৰণে এটা সুফল হৈছে যে চৰিত্ৰবিলাকক আমি ভালদৰে বুজি পোৱা হৈছোঁ বা চৰিত্ৰবিলাকৰ বিশ্লেষণটো ধুনীয়াকৈ মানুহৰ ওচৰত স্বতঃস্ফূতভাৱে ওলাই পৰিছে। তাৰোপৰি সাজ সজ্জাৰ ক্ষেত্ৰতো আগৰ দৰেই পৰিধান কৰা দেখা যায়, যেনেদৰে গোপীসকলে ঘূৰি ব্যৱহাৰ কৰে, তাৰোপৰি ওপৰত বুকুচোলা, তাৰ ওপৰত এখন চাদৰ ব্যৱহাৰ কৰে আৰু কঁকালত এখন কাঞ্চি ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান সময়তো সেই ৰীতিয়ে পৰিৱেশন শৈলীত ব্যৱহাৰ কৰা হৈছে, খালি অলপ পৰিৱৰ্তন হৈছে যেতিয়া পৰিৱেশন আৰ্হি কিছুমান বা পৰিৱেশন কৰা জেগাসমূহত। আগতে পৰিৱেশন কৰিছিলে নাচসমূহ সাধাৰণতে নামঘৰৰ মজিয়াত, এতিয়া বৰ্তমান নামঘৰৰ মজিয়াৰ পৰা মুকলি ঠাইত কৰিব ল'লে আৰু লাহে লাহে প্ৰচেনিয়াম ষ্টেজ পালেহি। প্ৰচেনিয়াম ষ্টেজ পোৱাৰ লগে লগে তাৰ কিছুমান ৰীতি সলনি হোৱা দেখা গৈছে। গতিকে এই পৰিৱেশন শৈলীবিলাক, আৰ্হিবিলাক বা ইয়াত ব্যৱহৃত কলা কৌশলবিলাকৰ ওপৰত মই অলপ অধ্যয়ন কৰি আছোঁ, অধ্যয়ন এতিয়াও জাৰি ৰাখিছোঁ আৰু বহুত জানিবলৈ বাকী আছে। তথাপিতো মই ইয়াৰ কিছুমান বুজিবলগীয়া যিখিনি দিশ আছে সেইখিনি এতিয়াও কৰিয়ে আছোঁ। তাৰোপৰি সেয়াই তেনেকৈ সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আছোঁ, আৰু আগলৈও ভাল এগৰাকী সত্ৰীয়া নৃত্যবিদ হিচাপে ভাবোঁ, নিজক চাব বিচাৰোঁ, তাকে আৰু কি হয় চাওঁ।
1: নিশ্চয় খুব ভাল হ'ব, আপুনি সত্ৰীয়া নৃত্যৰ যি স্বকীয়তা সেই সম্পৰ্কে আমাক খুব কম সময়তে খুব বিতংভাৱে ক'লে। আমি আশা কৰোঁ আপুনি ভৱিষ্যতেও সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ থাকক, এই দিশটোত আপুনি কাম কৰক, তাৰ বাবে শুভেচ্ছা জনালোঁ, ধন্যবাদ। আমাৰ সৈতে বৰ্তমান আছে পৰিৱেশ্য কলা বিভাগৰে এজন শিক্ষক, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ বিচাৰিম। ছাৰ, আপোনাৰ নামটো জনাব আৰু আপুনি কোনটো বিভাগত শিক্ষাদান কৰে সেই বিষয়ে আমাক জনাব।
7: নমস্কাৰ, মোৰ নাম শ্ৰীমান ফুনমণি শৰ্মা, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তিনিটা ষ্ট্ৰীম আছে, নৃত্য, নাট্য আৰু সংগীত, তাৰে মই যিটো নাটক বিভাগ, তো নাটকৰ শাখাত মই বৰ্তমান কৰ্মৰত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে, মই সহকাৰী অধ্যাপক ৰূপে মই আছোঁ বৰ্তমান। আৰু মোৰ কমপ্লিট কামটো হৈছে এই বিভাগটোৰ ছাত্ৰ ছাত্ৰীৰ লগত লগ হৈ একেলগে নাটকীয় অনুভূতিবিলাক পাঠদান বা চিলেবাছৰ লগত সমন্বয় ৰাখি তেখেতসকলক নাটকীয় এটা পৰিৱেশ বা পৰীক্ষণমূলকভাৱে কিছুমান কাম কাজ আগবঢ়াই দিয়া।
1: যিহেতু পৰিৱেশ্য কলা পাঠ্যক্ৰমটো অসমৰ কেইখনমান নিৰ্ধাৰিত বিশ্ববিদ্যালয়তহে বৰ্তমান প্ৰচলন হৈ আছে, এই বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ পেছাগত সুযোগ সুবিধা লাভ কৰিব পাৰে বা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে সন্মুখীন হ'ব পৰা বৃত্তিগত সুবিধা বা অসুবিধাসমূহৰ বিষয়ে অকণমান জনাবচোন।
7: মই যিটো দেখিছোঁ এটা মোৰ নিজৰ সম্যক জ্ঞান আৰু অবজাৰ্ভেশ্যনৰ ফালৰ পৰা মই এটা ক'ব বিচাৰোঁ যে অসমত প্ৰতিভাৰ মানে অভাৱ নাই। প্ৰত্যেক ঘৰতে তিনি চাৰিজনকে শিল্পী মই অসমৰ ঘৰে ঘৰে দেখা পাইছোঁ। তো এনে ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে আমাৰ এটা দায়িত্ব আহি পৰে যে এই যি শিল্পী সত্তা থকা ব্যক্তিসকল তেখেতসকলক এটা পৃথিৱীৰ যাতে সকলো জেগাতে চিনি পোৱা এটা যাতে অনুভূতি তেখেতসকলক প্ৰদান কৰিব পৰা যায়, তো এইটো চৰকাৰ আৰু আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে সেইসকল এটা অগ্ৰজ ভূমিকা পালন কৰিব বুলি মই সদায় ভাবি আহিছোঁ তথা মই নিজেও চেষ্টা কৰি আছোঁ। আৰু যাতে অসমৰ যি কলা সংস্কৃতি আছে, যি কাৰিকৰী দিশ আছে, এইবিলাকক যাতে আমি উন্নত মানদণ্ডলৈ নিব পাৰোঁ, লগতে ইয়াৰ শিল্পী কলা কৌশলীসকল যাতে বাহিৰত গৈ ইয়াৰ এটা চানেকি ৰূপ আমাক যাতে দাঙি ধৰিব পাৰে তাৰ এটা প্ৰচেষ্টা আমি সদায় চলি আহিছোঁ। লগতে আন এটা কথা হ'ল আমাৰ এই কলাটোক কি ধৰণে পেচাদাৰী ৰূপ দিব পৰা যায়। তো আমাৰ ইয়াতে নাটকৰ অভিনয় শিকে, অভিনয় বোলা বস্তুটো এনেকুৱা নহয় যে আমি অকল ৰুমৰ ভিতৰতে কৰি আছোঁ, আমি ইয়াৰ পৰা বাহিৰত গৈ পেলাই বহুতো কাম কৰিছোঁ, আমাৰ ক্লাছৰুমৰ বাহিৰতো আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ। এই কামবিলাক আমি ভৱিষ্যতে ল'ৰা ছোৱালীসকলক প্ৰত্যেককে আমি জনাওঁ যে তোমালোকৰ এটা নিজাকে ষ্টেণ্ড ল'ব পৰাকৈ যাতে এটা তোমাৰ ব্যক্তিগত সত্তা যাতে তোমালোকে গঢ়ি তুলিব পৰা নিজৰ। আৰু প্ৰথম কথাটো হৈছে যে আমি এজন ব্যক্তি বা আমাৰ এজন ব্যক্তি এজন মানুহ হ'বলৈ আচলতে আমাক যিখিনি গুণৰ প্ৰয়োজন হয় সেইটো বস্তু পৰিৱেশ্য কলা বিভাগে সদায় প্ৰদান কৰে। আৰু ল'ৰা ছোৱালীবিলাকে নিজৰ সেই মানৱীয় অনুভূতিবিলাক যাতে বিশ্বৰ লগতে অসমৰ ঘৰে ঘৰে যাতে সেইটো নি এটা উন্নত মানদণ্ডৰ বা এটা ক্রিয়েটিভ ইমাজিনেৰী সিটুয়েশ্যন যাতে গঢ়িব পাৰে সেইটো এটা দিশ আমি সকলোকে বুজাই আহিছোঁ, আগবঢ়াই আহিছোঁ বা জ্ঞান দি আহিবলৈ চেষ্টা কৰিছোঁ বা তেখেতসকলৰ পৰা উলিয়াবলৈও চেষ্টা কৰিছোঁ আমি। আৰু ভৱিষ্যতে খুব সম্ভৱ চৰকাৰ বা তেনেকুৱা শিক্ষানুষ্ঠানবিলাকে আমাৰ যিবিলাক কলেজ আছে, স্কুল কলেজ আছে, তেখেতসকলে এটা অগ্ৰণী ভূমিকা ল'ব লাগিব। কাৰণ এই ভূমিকাটো যদি নলয় তেতিয়াহ'লে আমাৰ এই যি সংস্কৃতি আছে ইয়াতে পৰি থাকিব। তো হাবিৰ পৰা যেতিয়া আমি বাঁহ এডাল কাটি আনো, কাটি আনি তাক সজালে সেই কৃষ্টিটো সংস্কৃতিলৈ ৰূপান্তৰ হয়। তো আমি ভাবোঁ আমাৰ মাজৰ ভিতৰত সোমাই থকা যিবিলাক কলা সংস্কৃতি আছে সেইখিনিক আমি উলিয়াই আনি তাক নৰূপ দি শিক্ষাৰ দিশে আগুৱাই নি নৱৰূপ, নৱচেতনা আৰু জনসাধাৰণৰ মাজত বিয়পাই তোলাটো আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। সেইটোৱেই এটা কৰণীয় কাম বুলি ভাবোঁ শিক্ষানুষ্ঠানসমূহৰ। ধন্যবাদ।
1: ধন্যবাদ। আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা উত্তীৰ্ণ এজন এনএছডিয়ান, অসমত এখন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰয়োজনীয়তা আছেনে, এই বিষয়ে কিভাৱে?
7: আচলতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় এখন অলৰেডি দিল্লীত আছেই, তাত যিহেতু ভাৰতবৰ্ষৰ চুকে কোণে প্ৰত্যেক জেগাৰ পৰাই ষ্টুডেণ্টছ আহে। তো প্ৰত্যেক ষ্টুডেণ্টেই কিবা নহয় কিবা এটা তাত পৰা শিকি লৈ নিজা নিজা কিছুমান টুল বক্স তৈয়াৰ কৰি লৈ আহে, মানে নৃত্য, গীত, ভাওনা, নাট্য, এই সকলো বস্তুৰে, নাট্যশাস্ত্ৰৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তুৰে, আজি আধুনিক মডাৰ্ণ যিটো আৰ্ট চলি আছে সিমানখিনিলৈকেই মানে প্ৰেক্টিচ কৰে, তাক পৰিৱেশন কৰিবলৈ চেষ্টা কৰে, তাক আগবঢ়াই নিবলৈ চেষ্টা কৰে বা নৰূপৰে নিজস্ব চিন্তাৰে কিছুমান ৰূপ দিব চেষ্টা কৰি আহিছে। অসমত ইয়াৰ প্ৰভাৱ পৰিছে, কিন্তু মই ভাবোঁ অসমতো এটা নিৰ্দিষ্ট কিছুমান কথা আছে যে আমি ক'ত কেনেকৈ কৰিলে ভাল হ'ব সেই কথাটো আচলতে এডল নৱপ্ৰজন্মই যদি এইটো ধৰি ৰাখিব পাৰে, বিচাৰে মানে, তেতিয়াহ'লে এইটো আগবাঢ়ি যোৱাত সুবিধা আছে। আৰু সেইটোৰ কাৰণে অকল এজন দুজন মানুহেই নহ'ব, ইয়াৰ কাৰণে মানে বছৰ লাগিব আৰু ভাল ভাল মানুহৰ সমাগম হ'ব লাগিব। এই যিটো সৌধ নিৰ্মাণ হ'ব, এই সৌধ নিৰ্মাণটো এবছৰ নহয়, মিনিমাম 50 বছৰ লাগিব। আৰু এতিয়া আমি চুকে কোণে চবেই কৰি আছোঁ, প্ৰত্যেকেই প্ৰত্যেকৰ কাম জেগাই জেগাই কৰি আছে, কিন্তু একেলগে কৰাৰ যিটো অনুভূতি আহিব লাগিব সেই তেতিয়াৰ পৰাহে আমাৰ এখন এটা আমাৰ ফিল হ'ব যে আমাৰ ৰাষ্ট্ৰীয় নহয় জাতীয়, তাত আমাৰ জাতীয় নাট্য এটা তেনেকুৱা এটা যেন গঢ়ি উঠিব বুলি অনুভৱ হয়।
1: অশেষ ধন্যবাদ ছাৰ।
5: পৰিৱেশ্য কলা বিভাগটোত আমাৰ তিনিটা শাখা, নৃত্য, নাট্য আৰু সংগীত। আৰু তাৰে নাট্য বিভাগত মই সহকাৰী অধ্যাপিকা হিচাপে কাম কৰি আছোঁ। মোৰ নাম ৰশ্মিতা শইকীয়া। মই নাটক কৰাওঁ বা কৰোঁ যদিও মোৰ সংগীতৰ প্ৰতি এটা হেঁপাহ আছে। আপোনালোকে যিহেতু কিবা এটা কৰি দেখুৱাবলৈ কৈছে, তেন্তে মই আজি গীত গাম, ৰাভা সংগীত।

0: ফুল যে উকা পুরা মানে প্রিয়ে হি জনমর মোর হিয়ার পূর্ণ
1: খুব সুন্দরকৈ বাইদেউ ৰাভা সংগীতটি গুণগুণালে। বাইদেউ, এইখিনিতে আমি জানিব বিচাৰিছোঁ বিভাগটোৰ সৈতে প্ৰতিষ্ঠাকালৰ পৰা জড়িত এগৰাকী অধ্যাপিকা হিচাপে আপোনাৰ মতামত কেনেধৰণৰ?
2: হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগ 18 চনত আগষ্টত 16 আগষ্টত জন্ম হৈছিল বিভাগটো, আৰু আজিলৈকে আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰী প্ৰায় 75-75 ছাত্ৰ ছাত্ৰী আহিছে। প্ৰথমতে বহুত কম আছিলে, কিন্তু লাহে লাহে গ্ৰেজুৱেলি বহুত ডেভেলপ হৈছে, ভাল হৈছে। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে পৰিৱেশ্য কলা শিকোঁ বুলি, আৰু বিশেষকৈ অসমত পৰিৱেশ্য কলাৰ তেনেকুৱা কোনো ধৰণৰ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছে, আৰু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে সেইখিনি সুবিধা দিছে।
1: অশেষ ধন্যবাদ বাইদেউ।
3: এইবাৰ আকৌ আমি দীক্ষিতাৰ ওচৰলৈ আহিছোঁ। দীক্ষিতা, আপোনাক সুধিব বিচাৰিছোঁ যে বিশ্ববিদ্যালয়খন কিয় ভাল লাগে?
4: বিশ্ববিদ্যালয়খন ভাল পোৱাৰ আচলতে প্ৰত্যেকৰে চবৰে কাৰণবোৰ বেলেগ বেলেগ থাকে। আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আহোঁ তাতো বেলেগ, ডিগ্ৰী পঢ়ি আহিলে তাতো কলেজখন বেলেগ, আৰু আমি যেতিয়া কলেজ পাৰ কৰি আহোঁ তেতিয়া আমি বিশাল জগত এখন পোৱা যায়, বিশাল পৃথিৱী এখন পোৱা যায়, বহুত মানুহ লগ পোৱা যায়, প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মানুহ লগ পোৱা যায়। আৰু কিয় ভাল লাগে মানে, আমি এনেকুৱা হয়, মই নিজে পৰিৱেশ কলাত পঢ়ি আছোঁ কাৰণে আমাৰ এনেকুৱা নহয় যে অকল নাট্যকলা বিভাগতে যে আমি পঢ়ি আছোঁ তেনেকুৱা নহয়। নৃত্য, সংগীত, আমি এই তিনিটা ডিপাৰ্টমেণ্ট আমি সমাহাৰ, এটা আমাৰ কাৰণে ডাঙৰ সমন্বয় নিচিনা। আমি যদি আজি নাটক কৰিছোঁ, কাইলৈ আমি গান গাইছোঁ, তাতকৈ আগতে আমি নৃত্য কৰিছোঁ, এনেকুৱা। আজি যদি হঠাৎ আমি ইয়াত নাটক কৰিছোঁ, গধূলিলৈ আমি বেলেগ কিবা এটা কৰিছোঁ। গতিকে ইটোৱে ইটোক বুজি পোৱা যায়, উৎপাত কৰা যায়, আৰু মৰম ভাল পোৱাটো তেনেকৈয়ে বিয়পি থাকে মানুহৰ। আৰু আচলতে যিয়ে ইউনিভাৰ্চিটিত পঢ়িবলৈ আহে বিশ্ববিদ্যালয় এখনত, তেতিয়া আচলতে তেওঁলোকে সেই অভিজ্ঞতাটো যিয়ে পায় তেওঁহে গম পায় যে আচলতে বিশ্ববিদ্যালয়খন কেনেকুৱা। প্ৰত্যেকখন বিশ্ববিদ্যালয় সুকীয়া, প্ৰত্যেকখন বিশ্ববিদ্যালয় সুকীয়া মাদকতা আছে। যেনেকৈ আমাৰ এতিয়া ইউনিভাৰ্চিটিখনত ইয়াতে কৃষ্ণচূড়া আছে, নামঘৰ আছে, আৰু বেলেগ বেলেগ ঠাই আছে যিখিনি আমাক সদায় মোহিত কৰি ৰাখে, আৰু সদায় আমি তাতে আড্ডা মাৰোঁ, কথা পাতোঁ। অকল আমি এনেকুৱা নহয় যে কেৱল নিজৰ কথাই পাতি থাকোঁ, আমি সমাজৰ পৰা, ৰাজনীতিৰ পৰা আমাৰ বিভিন্ন কথা চলে, আৰু সেই কথাখিনি আমাৰ এৰাই চলিবলৈ কেতিয়াও মন নাযায়। আৰু তাতকৈ ডাঙৰ কথা, আমাৰ বিভাগটোত কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয়, টিচাৰেও সমানে আমাৰ লগত একেলগে ভাগ লৈ বন্ধু বান্ধৱীৰ গতে আমি কথা পাতোঁ, একেলগে কষ্ট কৰোঁ, দিন ৰাতি একাকাৰ কৰি আমি কিবা এটা বস্তু কৰিবলৈ মানে যত্ন কৰোঁ। সেইকাৰণে চাগে ভাল লাগে। আৰু মই ভাবোঁ অকল মোৰ মনত নহয়, প্ৰত্যেক ল'ৰা ছোৱালীৰ মনতে বিশ্ববিদ্যালয়খনক লৈ সপোনবোৰ বেলেগ বেলেগ। আৰু এতিয়া যে ইয়াৰ পৰা উভতি যাম, এনেকুৱা লাগিছে আৰু দুবছৰ যদি পোৱা হ'লে আৰু অকণমান অভিজ্ঞতা ল'লোহেঁতেন। সেই গোটেই মানে অলপ আগতে এনেকুৱা হৈছে যে মানে এই বিষবোৰ আচলতে থ'বলৈ ক'তো ঠাই নাই, কিন্তু বুকুতে সামৰি গোটেই স্মৃতিবোৰ লৈ লৈ লৈ লৈ আগবাঢ়ি যাম, সেয়াই।
1: আমি এইবাৰ যাব বিচাৰিছোঁ দুগৰাকী অধ্যাপকৰ ওচৰলৈ। তেখেতসকল নৃত্যৰ সৈতে জড়িত, কেৱল বিশ্ববিদ্যালয়ত পাঠদান কৰাই নহয়, তেখেতসকল নৃত্য তথা বাদ্যৰো একো একোজন সাধক।
5: নমস্কাৰ, মোৰ নাম ডক্টৰ বাবুৰাম শইকীয়া। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক, আৰু মোৰ লগত আছে এয়া।
6: নমস্কাৰ, মোৰ নাম বৰিশ দত্ত, মই ডান্স বিভাগৰ সহকাৰী অধ্যাপক।
1: ছাৰ, আপোনালোকে বিশেষকৈ নৃত্য ক্ষেত্ৰখনত কেনেদৰে আপোনালোকে শিক্ষাদান কৰে বা কি কি নাচৰ ক্ষেত্ৰত ইয়াতে গুৰুত্ব দিয়া হয় সেই বিষয়ে যদি অলপ কৈ দিয়ে ভাল পাম।
5: নিশ্চয়, আমি বিশেষকৈ শংকৰী বা সত্ৰীয়া নৃত্যৰ ওপৰত ইয়াতে বিশেষকৈ গুৰুত্ব দিয়া হয়। আমাৰ MA প্ৰগ্ৰেম আছে ইয়াতে, আৰু PhD প্ৰগ্ৰেমো আছে। MA প্ৰগ্ৰেমত আমাৰ দুবছৰীয়া

0: প্ৰগ্ৰেম আৰু PhD সেই ধৰণে 4 বছৰীয়া এটা প্ৰগ্ৰেম আছে। ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইয়াতে আহি তেওঁলোকে MA হওক PhD হওক এইখিনি কৰিব পাৰে আৰু তাৰোপৰিও বিভিন্ন ধৰণৰ সা সুবিধা দিয়া হয়। ধৰক আমি কেনেকৈ পাৰফৰ্মেঞ্চ কৰিব লাগে বা বাহিৰৰ সমাজখনৰ লগত কেনেকৈ সম্পৃক্ত হ'ব লাগে বা পশ্চিনিয়াম যিটো ষ্টেজ তাতে পাৰফৰ্মেঞ্চৰ যিবিলাক টেকনিক থাকে কাৰিকৰী হওক বা বিভিন্ন টেকনিক যিবিলাক থাকে আমি সেইবিলাকৰ ষ্টুডেণ্টক আমি সেইখিনি বস্তু শিকাওঁ। তাৰোপৰিও যিবিলাক থিয়ৰিটিকেল কথা আছে প্ৰেক্টিকেল কথা আছে গোটেইখিনি সামৰি পেলাই কোৰ্চটো। গতিকে এজন MA কৰিবলৈ অহা ষ্টুডেণ্টে ইয়াতে গোটেইখিনি সা সুবিধা সেইবিলাক পায়। মানে ট্ৰেডিশ্যনেল ষ্টাইলত যিধৰণে শিকি থাকে তেওঁলোকে ইয়ালৈ অহাৰ পিছত গোটেইখিনি কৌশল তেওঁলোকে শিকি পাৰ্গত হৈ যাব পাৰে। সেইখিনি সা সুবিধা আমাৰ বিশ্ববিদ্যালয় বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আমাৰ পৰিৱেশ্য কলা বিভাগৰ পৰা সেই গোটেইখিনি সা সুবিধা দিয়া হয়। আৰু PhD প্ৰগ্ৰেমতো তেনেকুৱা স্পেচিফাইড প্ৰগ্ৰেম আছে। ধৰক মিউজিকত PhD কৰিব পাৰে, ডান্সত কৰিব পাৰে, থিয়েটাৰত কৰিব পাৰে। সেইখিনি আৰু PhD প্ৰগ্ৰেমৰ কাৰণে যিখিনি ৰিকুৱাৰমেণ্টছ থাকে বা যিখিনি নীড আমি সেইখিনি গোটেইখিনি পূৰাবলৈ চেষ্টা কৰোঁ। গতিকে কোনোবা ইচ্ছুক ছাত্ৰ ছাত্ৰী MA কৰিবলৈ হওক বা PhD কৰিবলৈ হওক তেওঁলোক ইয়াতে আহি সেইখিনি সুবিধা গ্ৰহণ কৰিব পাৰে।
1: ধন্যবাদ ছাৰ কথাখিনি জানি। আমাৰ যদি কোনোবা আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে নিশ্চয় ইয়াত অংশগ্ৰহণ কৰিব পাৰিব।
2: মই এতিয়া গায়ন বায়ন আমাৰ যোনটো আমাৰ অংকীয়া ভাওনা আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট বা অংকীয়া ভাওনাৰ তাত আমাৰ অংকীয়া ভাওনা আৰম্ভণিতে আমাৰ কৰা হয় গায়ন বায়ন। চ' মই গায়ন বায়নৰ এটা অংশ মই বজাই দিব ওলাইছোঁ।

0: এয়া আছিল বৰিছ দত্তৰ খোলবাদন।
1: আমি এইবাৰ আন এগৰাকী শিক্ষাগুৰুৰ ওচৰলৈ আহিছোঁ। নমস্কাৰ ছাৰ, আপোনাৰ পৰিচয়টো জনাব।
2: নমস্কাৰ, মোৰ নাম ৰূপান্তৰ বৰপাত্ৰ গোহাঁই আৰু ইয়াতে মই পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্টত নাটকৰ এজন মানে শিক্ষক হিচাপে, সহকাৰী অধ্যাপক হিচাপে কৰ্ম কৰি আছোঁ আৰু যোৱা 3 বছৰ হ'ল মই ইয়াতে।
1: হয় ছাৰ, আপোনালৈ মোৰ এটা প্ৰশ্ন আছে যে নিচা আৰু পেচা, প্ৰথমে নাটকক আমি সাধাৰণতে নিচা হিচাপে গ্ৰহণ কৰোঁ, তাৰপাছত পৰৱৰ্তী সময়ত পেচা হৈ পৰে। বৰ্তমান সময়ত অসমত এই নিচাৰ পেচা অৱস্থাটো কেনেকুৱা ধৰণৰ, মানে কি বুলি ক'ব?
2: আচলতে প্ৰত্যেকটো বস্তুৰে আচলতে আমি প্ৰথমতে নিচাটোৱেই আহে চাগে। নিচাটো লগাৰ পাছতে সেইটো পেচালৈ পৰিৱৰ্তন হয় আৰু যিয়ে অকল পেচাটো কৰিম বুলি প্ৰথমতে যদি টাৰ্গেট কৰি লয় সেইজন কেতিয়াও ভাল শিল্পী হ'ব নোৱাৰে বা ভাল মানে আৰ্টিষ্ট হ'ব নোৱাৰিব চাগে। প্ৰথম তেওঁৰ গাত সেই নিচাটো লাগিব লাগিব আৰু সিয়ে গৈ লাষ্টত পেচালৈ কনভাৰ্ট হয়। চ' বৰ্তমান সময়ত বিশেষকৈ আমাৰ নাটকৰ ফিল্ডত পেচাদাৰী অভিনেতা অভিনেত্ৰীৰ সংখ্যা বাঢ়িছে। বিশেষকৈ ভ্ৰাম্যমান থিয়েটাৰবিলাকো যথেষ্ট আছে, চিৰিয়েল চিনেমা কৰিছে বা আমাৰ গ্ৰুপবিলাকতো যথেষ্ট ল'ৰা ছোৱালীয়ে পেচাদাৰীভাৱে কাম কৰিবলৈ সুযোগ পায়। তথাপিও সেই যিটো পেচাদাৰী মানে আমি যিটো বুজোঁ যে অলপ মানে ইকনমিকেলি যিটো হ'ব লাগে সেইটো ইমানটো হোৱাগৈ নাই। শিল্পীবিলাকে যিমানটো পাব লাগে বা যিধৰণে সা সুবিধা পাব লাগে সেইখিনি নাপায়গৈ। তাৰ বিভিন্ন কাৰণ আছে আৰু মই ভাবোঁ যে পেচাদাৰী বুলি কোৱা বস্তুটো অকল টকা পইচাতে নাহে। পেচাদাৰী বুলি কোৱা বস্তুটো প্ৰথম প্ৰথম আহে আমাৰ কিমান ডেডিকেশ্যন আছে, আন্তৰিকতা কিমান আছে, কষ্ট কৰিব পৰা শক্তি কিমান আছে, আমাৰ নিয়মানুৱৰ্তিতা বা ডিচিপ্লিন বা টাইম মানি চলা এই বস্তুবিলাক কিমান আছে আৰু মোৰ ডেডিকেশ্যন বা মোৰ সেই বস্তুটোৰ প্ৰতি দায়িত্ববোধটো কিমান আছে মোৰ, সেইবিলাক বস্তু যেতিয়া আহিব তাৰপিছত যেতিয়া মানে সেই ইকনমিক কথাটো আহিব সেইজন মানুহ সঁচা পেচাদাৰী অভিনেতা বুলি আমি বা শিল্পী বুলি ক'ব পাৰোঁ। এতিয়া ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীবিলাক, তেওঁলোকে অমিতাভ বচ্চনে এতিয়া 1 মিনিটৰ পিছত

0: যাব পাৰে, কিন্তু তেওঁ 10 মিনিটৰ আগত বহি থাকে বুলি আমি শুনো বা আধা ঘণ্টাৰ আগত, কি কাৰণে বহে? তেওঁ দায়িত্বটো আছে, দায়িত্ববোধটো বহুত বেছি, তো তেনেকুৱা হ'ব লাগে বুলি ভাবোঁ। আৰু কলাৰ জৰিয়তে আচলতে অকল পইচা ঘটিম বুলি নহয়, পইচাটো নিজে নিজে আহিব, কলাৰ জৰিয়তে আমি সমাজলৈ কিবা এটা দিওঁ বা আমি নিজেও আচলতে অনুভৱবিলাক বিয়পাই দিওঁ বা আমি মানুহক বুজিবলৈ চেষ্টা কৰোঁ, তেনেকুৱা ধৰণৰ আচলতে বস্তুটো সমাজখন কিমান সুন্দৰ হ'ব বা কিবা চেঞ্জ হ'ব নাজানো, কিন্তু মানুহক বুজিব পৰা যায় বা সমাজখনক বুজিব পৰা যায় আৰু নাটকখন চাই বা গানটো শুনি মানুহে সেই অনুভৱটো লৈ যাব পাৰে অলপ সময়লৈ।
1: হয় ছাৰ, শিল্প এক সাধনা নহয় জানো? সাধাৰণতে দেখা যায় এগৰাকী নৃত্যশিল্পী বা কণ্ঠশিল্পীৰ দৈনন্দিন জীৱনত অনুশীলন বা ৰেৱাজ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে বা প্ৰায় সংখ্যকে কৰা দেখা যায়। কিন্তু অভিনয়ৰ ক্ষেত্ৰত যেতিয়ালৈকে এক নতুন চৰিত্ৰ ৰূপায়ণ কৰা নহয় তেতিয়ালৈকে অনুশীলন সাধাৰণতে কৰা নহয় বা আমি নাজানো। গতিকে এগৰাকী অভিনেতা হিচাপে কোনকেইটা দিশত গুৰুত্ব দিয়া প্ৰয়োজন বা গুৰুত্ব দিব লাগে?
0: মানে সেইটো আমি নকৰোঁ, গানত আমি যেনেকৈ ৰেৱাজ কৰোঁ, অভিনেতাটো কেৱল নাটকখন বা চৰিত্ৰটো কৰিবৰ সময়তে আমি কৰোঁ, বাকীখিনি সময়ত খাই বৈ শুই বা এই আৰু একো ডিচিপ্লিন তাত নাথাকে। আচলতে সেই ফিজিকেল এক্সাৰচাইজটো সদায় লাগে নিজৰ বডিটো ফ্লেক্সিবল কৰি ৰাখিবলৈ, লগতে মেণ্টেল এক্সাৰচাইজটোও লাগে। নাটক বহুত বেছি মেণ্টেলি বস্তু, চাইক'লজিকেল এটা বস্তু, তো সেই বস্তুটো, সেই প্ৰচেছবিলাক বা সেই অনুশীলনবিলাক সদায় কৰাটো জৰুৰী। তাৰ উপৰি কিতাপ পঢ়াটো জৰুৰী, অধ্যয়ন কৰাটো জৰুৰী আৰু সমাজখন পৰিস্থিতিবিলাক অবজাৰ্ভ কৰাটো অতি জৰুৰী। যিয়ে ঘটনা নঘটক, বেয়া ঘটনা ঘটিছে, ভাল ঘটনা ঘটিছে, সমাজখনত যি ঘটনা ঘটি আছে সেইবিলাকৰ বিষয়ে অভিনেতাবিলাক এৱেৰ হোৱাটো, সজাগ হোৱাটো জৰুৰী বা জনাটো জৰুৰী। নহ'লে সেই কেৰেক্টাৰটো কৰিবলৈ যাওঁতে তেওঁ ভালকৈ ফুটাই তুলিব নোৱাৰিব। এতিয়া আগৰ আমি ধৰি ল'লোঁ বহুত পুৰণা এখন নাটক কৰিবলৈ গৈছোঁ, তো সেই বিষয়ে যদি আমি ভালকৈ নাজানো, ধৰি লওক হিন্দু মুছলমানৰ এটা দাংগা বিষয়ে কৰিবলৈ গৈছোঁ, দাংগা বিষয়ে যদি ভালকৈ নাজানো আমি ফুটাই তুলিব নোৱাৰিম, তেনেকুৱা ধৰণৰ। সেইকাৰণে ভাল ভাল অভিনেতা অভিনেত্ৰীসকলে এনি টাইম চলাই থাকে কামটো তেওঁলোকে। আৰু ডাঙৰ অভিনেতা বুলি কি কৰে, ষ্টাৰ নহয় যে। মই ইৰফান খানৰ এটা ইণ্টাৰভিউ চাই আছিলোঁ, ষ্টাৰ নহয় তাৰমানে। ষ্টাৰবিলাক কি হয়, মানুহৰ মাজত বেৰি থাকে, সিহঁতে মানে সেই প্ৰচেছটো কৰিব নাজানে। কিন্তু এক্টৰবিলাকে কি কৰে, ষ্টাৰ সেই ফটো চটো ইমান ছেশ্যনটো নকৰে, কাৰণে সিহঁতে মানুহৰ মাজত ঘূৰি ফুৰে, ঘূৰি ফুৰে আৰু অবজাৰ্ভ কৰি ফুৰে ইফালৰ পৰা সিফাললৈ।
1: মানে অভিনয় যিসকল ব্যক্তি আছে, যিসকল অভিনেতা আছে, তেওঁলোকে অবজাৰ্ভেশ্যন যিটো হয় সেইটো অহৰহ চলি থাকিব লাগে। আৰু জ্ঞানৰ বাবে আমাৰ পৰিৱেশত যিমান যি ঘটনা চলি আছে তাৰ ওপৰত জ্ঞান থাকিব লাগে। ধন্যবাদ ছাৰ, আপোনাৰ পৰা অভিনয় সম্পৰ্কে বহুখিনি নজনা কথা জানিলোঁ ছাৰ আপোনাৰ পৰা।
2: ইমান পৰে শ্ৰোতাই বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপুৰে শুনিলে। আজিৰ অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিবলৈ পালে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে পম্পী বৈশ্য আৰু সহস্ৰাব্দী দত্তই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ত্ৰিদিশাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী নলিনী মহন্ত।

0: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। পুনতে এয়া লতা মংগেশকৰ।

প্ৰিয় শ্ৰোতা, বন্ধুত্ব হৈছে জীৱনৰ আটাইতকৈ ধুনীয়া সম্পৰ্কবোৰৰ ভিতৰৰ এটি সম্পৰ্ক। সুখৰ সময়ত হাঁহি ভাগ কৰি লোৱা আৰু দুখৰ সময়ত একো নোকোৱাকৈ কাষত থিয় হোৱাজনেই প্ৰকৃত বন্ধু। আজিৰ এই বন্ধুত্ব দিৱসত সকলোলৈকে শুভেচ্ছা জনাই মই পম্পী কলিতাই আৰম্ভ কৰিছো ৰামধেনু অনুষ্ঠানটি। সময় বাগৰি যায়, জীৱন সলনি হয়, কিন্তু বন্ধুত্বৰ মধুৰ স্মৃতিবোৰ কেতিয়াও পাহৰা নাযায়। শৈশৱৰ সেই হাঁহি ধেমালি, একেলগে কটোৱা সময় আৰু সৰু সৰু অভিমানবোৰ আজিও মনত সজীৱ হৈ আছে।

বন্ধুত্বৰ কথা যেতিয়া ওলায় তেতিয়া মনলৈ আহে কত যে স্মৃতি। কোনোবাজন শৈশৱৰ বন্ধু, কোনোবাজন কলেজৰ, আন কোনোবাজন আকৌ জীৱনৰ কোনো এটা বিশেষ মুহূৰ্তত লগ পোৱা বন্ধু। মানুহ বেলেগ, সময় বেলেগ, কিন্তু অনুভৱ সেই একেই আছে সকলো বন্ধুত্বৰ মাজত।

সঁচা বন্ধুত্বৰ বাবে দূৰত্ব কেতিয়াও বাধা নহয়। এখন চিঠি, এটি ফোন অথবা মাথো এটি খবৰ, কেনে আছা, এইখিনিয়ে কেতিয়াবা বহুদিনৰ দূৰত্ব আঁতৰাই দিব পাৰে। কিছুমান বন্ধু আমাৰ কাষত থাকে আৰু কিছুমান বন্ধু বহু দূৰত থাকে। সময়ৰ অভাৱত হয়তো প্ৰতিদিনে আমি কথা পাতিব নোৱাৰোঁ, ইজনে সিজনক দেখা নাপাওঁ, তথাপিও সদায় মনৰ মাজত থাকে সেই বন্ধুত্ব।

বন্ধুত্বৰ সৌন্দৰ্য এইখিনিতে যে বন্ধুৰ সৈতে সদায় একমত হোৱাটো প্ৰয়োজন নহয়। কেতিয়াবা মতৰ অমিল হয়, অভিমান হয়, কাজিয়াও হয়, সেই সকলোবোৰৰ পিছতো বন্ধুত্বৰ সম্পৰ্ক অটুট থাকে। প্ৰকৃত বন্ধুৰ ভেটি হৈছে বিশ্বাস আৰু আন্তৰিকতা।

কিছুমান মানুহৰ সৈতে থাকিলে মুখত আপোনা আপুনি হাঁহি বিৰিঙে। কোনো বিশেষ কাৰণ নাথাকিলেও একেলগে কটোৱা সাধাৰণ সময়বোৰেই অসাধাৰণ স্মৃতি হৈ পৰে। বন্ধুত্বৰ আটাইতকৈ সুন্দৰ দিশটোৱে হয়তো এই সাধাৰণ মুহূৰ্তবোৰকো বিশেষ কৰি তোলা। সময়ৰ সৈতে মানুহ সলনি হয়, জীৱনৰ ব্যস্ততা বাঢ়ে, চিনাকি মানুহবোৰো নিজৰ নিজৰ পৃথিৱীত ব্যস্ত হৈ পৰে। কিন্তু কিছুমান বন্ধুত্ব সময়ৰ পৰিৱৰ্তনৰ সৈতে হেৰাই নাযায়, এয়াই হয়তো সঁচা বন্ধুত্ব। বহুদিন পিছত লগ পালেও যেন মাজৰ দূৰত্বখিনি নোহোৱা হৈ যায়, আকৌ আৰম্ভ হয় সেই চিনাকি হাঁহি, কথা আৰু দুখৰ ভাগ।

এই বন্ধুত্ব দিবসত সেই কেৱল বন্ধুক শুভেচ্ছা জনাই নহয়, লগতে এইবাৰ মনত পেলাওক সেই মানুহজনক যি আপোনাৰ জীৱনৰ কোনো এটা কঠিন সময়ত আপোনাক সাহস দি আপোনাৰ হাতখন ধৰি কৈছিল, মই আছো সকলো সময়তে। এনে বন্ধুত্ব সঁচাকৈ জীৱনৰ এক অমূল্য উপহাৰ।